এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 14 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 29 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

কিতাপৰ কোনো ভাল বেয়া নাই। মাথো ভালকৈ লিখা কিতাপ আৰু বেয়াকৈ লিখা কিতাপ, এই দুটা ভাগহে আছে। কথাষাৰ কৈছিল অস্কাৰ ৱাইল্ডে।

0: হ'ল জীৱন এখনা। ইয়াত লেখকে জীৱনৰ অন্বেষণ কৰিছে, জীৱনৰ অৰ্থ বিচাৰিছে। সৃষ্টিৰ তাৰণাই মানুহক অনন্ত আৰু মধুময় জীৱনৰ সন্ধান দিয়ে। নিয়ৰৰ টোপালত মহাসাগৰৰ স্বৰূপে উপলব্ধি কৰাৰ দৰে সৰু সুৰা কামবোৰৰ মাজতো জীৱনৰ মহত্ব উপলব্ধি কৰিব পাৰি। মানুহে জীয়াই থকাৰ সপোন দেখে, সপোনৰ মাজত জীৱনৰ জীয়া সুৰ লুকাই থাকে। বিমূৰ্ত হ'লেও সপোনে আমাক জীয়াই থকাৰ সম্বল যোগায়। জীৱনটোক আমি জীয়াই থকাৰ উপযোগী কৰি তুলিব লাগিব, এই ক্ষেত্ৰত এটি সংযত আৰু সংস্কৃতিবান মনৰ প্ৰয়োজন খুব বেছি হৈ পৰে। আধুনিক জীৱনৰ প্ৰধান সমস্যা হ'ল বিচ্ছিন্নতা আৰু নিসংগতা। ইয়াৰ কাৰণ হ'ল আধুনিক সভ্যতাৰ কৃত্ৰিমতা আৰু যন্ত্ৰণা। আমি প্ৰকৃতিৰ সান্নিধ্য হেৰুৱাই পেলাইছোঁ, গতিশীল জীৱন স্থবিৰ হৈ পৰিছে। বিচিত্ৰ প্ৰকৃতিৰ মহাসমাৰোহ খন্তেকৰ কাৰণে নিৰীক্ষণ কৰিবলৈও আমাৰ হাতত সময় নাই। মানুহ প্ৰকৃতিৰ সন্তান। প্ৰকৃতিয়ে আলফুলীয়া হাতেৰে আমাক দাঙি ধৰি জীৱন যাতনাৰ পৰা ৰক্ষা কৰিব পাৰিব। জীৱনৰ বাবে জীৱনৰ আৰু মানসিক সম্পৰ্কৰ প্ৰয়োজন। প্ৰকৃত সম্পৰ্কই আমাৰ জীৱনৰ পৰিসৰ আৰু মনৰ আয়তন বৃদ্ধি কৰি গৈ থাকে। যিজন মানুহ মানসিকভাৱে সুন্দৰ আৰু যাৰ হৃদয় ঐশ্বৰ্যশালী, তেওঁৰ জীৱন সদায় মহিয়ান। কিতাপৰ সান্নিধ্য, প্ৰকৃতিৰ সান্নিধ্য, মানুহৰ সান্নিধ্যই জীৱনটোক সুন্দৰ আৰু অৰ্থবহ কৰি তোলে। দ্বিতীয় খণ্ড হ'ল অমৃতময় জীৱনৰ দৃষ্টান্ত। গৰলৰ মাজতো অমৃতৰ সন্ধান পোৱাৰ দৰে জীৱনৰ অজস্ৰ ঘাত প্ৰতিঘাত অতিক্ৰম কৰি জীৱনটোক নতুন ৰূপত সজাই তুলিছে মোজাৰ্ট, বেথোফেন, বাখ, সুবাৰ্ট, হকিং, জন নাচ আদি মহান লোকসকলে। তেওঁলোকৰ জীৱন কাহিনীয়ে আমাক দেখুৱাই দিয়ে, দৰিদ্ৰতা অক্ষমতাক নেওচি মানুহে জীৱনৰ জয়গান গাব পাৰে। মোজাৰ্টে আৰ্থিক দিশত নিৰন্তৰ সংগ্ৰামৰ মাজতো এৰি থৈ গ'ল আনন্দময় সংগীতৰ উপহাৰ। বধিৰতাৰ যন্ত্ৰণাৰ মাজতো বেথোফেনে জীৱনৰ সৈতে গঢ়ি তুলিছিল আত্মিক অভিন্নতা। বাখে তেনেদৰে অসাধাৰণ সংগীত প্ৰতিভাৰে সৃষ্টি কৰিছিল এক নতুন যুগ। সুবাৰ্টে দৰিদ্ৰতাৰ অন্ধকাৰতো সংগীতৰ এগচি বন্তি জ্বলোৱাৰ প্ৰেৰণা বিচাৰি পাইছিল। হকিঙে এখন হুইল চেয়াৰত আবদ্ধ হৈও ব্লেক হোলৰ বিষয়ে গৱেষণা কৰিলে। তেওঁৰ এ ব্ৰিফ হিষ্ট্ৰী অৱ টাইম কিতাপখন লাখ লাখ কপি বিক্ৰী হৈ অভিলেখ স্থাপন কৰিলে। নবেল বঁটা লাভ কৰা প্ৰফেচাৰ জন নাচ স্কিজোফ্ৰেনিয়াৰ পৰা আৰোগ্য হোৱাটো এক বিস্ময়কৰ ঘটনা। এই সকলোবোৰ কথাৰ মূলতে আছে জীয়াই থকাৰ প্ৰতি প্ৰবল আগ্ৰহ আৰু জীৱনজোৰা অনন্ত সাধনা। তৃতীয় খণ্ড হ'ল জীৱনৰ জয়গান। লেখকে কিছুমান কাহিনী আৰু ঘটনাৰে জীৱনৰ বহু দিশ আমাৰ আগত দাঙি ধৰিছে। ভিয়েনাৰ এডাল মমবাতি আমাৰ মন প্ৰাণ চুই যোৱা কাহিনী। যুদ্ধত সকলো হেৰুৱায়ো এজন বৃদ্ধই জীৱনক আঁকোৱালি লৈছে। পংগু নাতিনীক লৈ গীৰ্জাঘৰত জ্বলোৱা মমবাতিডাল হৈ পৰিছে জীৱনৰ আশা আৰু পোহৰৰ খবৰ। মৃত্যুৰ দুৱাৰদলিৰ পৰা ওলটি অহা ব্ৰুচ ৱেইন অপাৰ মানসিক শক্তি আৰু সাহসৰ প্ৰতিনিধি। মানুহে কেৱল নিজৰ বাবেই জীয়াই নাথাকে, মানুহৰ সপোন আৰু ভালপোৱাই হ'ল প্ৰেৰণাৰ উৎস।
1: আজিৰ মুকুতামালাৰ কথাখিনি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিবেদন কৰা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে উস্তাদ আমিৰ খাৰ কণ্ঠৰ খেয়াল ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্রীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আমিৰ খাৰ কণ্ঠত অহিৰ ভৈৰৱ ৰাগৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। হাতে বাতে সুৰৰ আৱেশ, থলিতে বাণীবদ্ধ হোৱা অনুষ্ঠানটি শুনিবলৈ পাব পুৱা 10 বজাত। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। দিনৰ 1:10 আৰু নিশা 7:45 মামণি গগৈ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত নীলাচল পাহাৰৰ প্ৰাচীন মন্দিৰ এই বিষয়ক এখনি প্ৰামাণ্য আলেখ্য। আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:30 বজাত এখনি নাট অষ্টৰাগ, ৰচনা দিলীপ কুমাৰ দাসৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাউণ্ডে। আগধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত সংগীতা কাকতি, দিগেন মহন্ত আৰু মিনতি গগৈ, ৰহিমা কলিতা বেগম, খগেন দত্ত আৰু বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ গীত। পুৱা 9:20 চিত্ৰগীত। দিনৰ 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। দিনৰ 12:15 গীত আৰু গজল। দিনৰ 12:30 সুৰৰ কৰণী। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিবেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব, ৰাগ সুধ সাৰংগ। দিনৰ 1:50 নবনীতা দাসৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠান, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ আগবঢ়াব নমিতা শৰ্মাই। সন্ধিয়া 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰত অসীময় ইংতি আৰু সংগীসকলে গোৱা কাৰ্বি গীত। নিশা 8:02 প্ৰচাৰ হ'বলগীয়া পৰিয়াল কল্যাণ অনুষ্ঠানত টীকাকৰণৰ গুৰুত্ব সম্পৰ্কে ডাক্টৰ সবিতা দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। নিশা 8:30

0: বছৰত আকাশবাণী গুৱাহাটী
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

30 জুন অর্থাৎ কাইলৈ মঙ্গলবাৰে প্ৰচাৰ হবলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ দীপ্তিৰেখা শৰ্মা। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হ'ল 9435405222 আৰু 0361266186।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত নৰ

মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শীত, তাপ, বৰষুণ আদিৰ প্ৰভাৱত ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত পূৰ্বে অৱস্থিত শিল আদিৰ পৰা মাটিৰ বা ভূমিৰ সৃষ্টি হয়। সেইবাবে শিলত থকা মণিক ভূমিত থাকে। তদুপৰি সূক্ষ্ম শিলৰ টুকুৰা, জৈৱিক পদাৰ্থ আদিও থাকে। জৈৱিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি মাটিত জৈৱিক আৰু অজৈৱিক মাটিৰূপে দুটা ভাগত ভাগ কৰা হৈছে। জৈৱিক মাটিত শতকৰা 20% ওপৰত জৈৱিক পদাৰ্থ থাকে। সেই জৈৱিক পদাৰ্থক হিউমাছ নামে জনা যায়। অজৈৱিক মাটিত শতকৰা 20%তকৈ কম জৈৱিক পদাৰ্থ থাকে। জৈৱিক মাটিৰ উৰ্বৰা শক্তি অজৈৱিক মাটিতকৈ বেছি। মাটিৰ তলত আৰু শিলৰ ওপৰত থকা অংশটো হ'ল অৱভূমি। ইয়াত শিল আৰু মাটিৰ সংমিশ্ৰণৰ তৰপ এটা থাকে। কালক্ৰমত মৃত্তিকা সৃষ্টি প্ৰক্ৰিয়াত ই প্ৰকৃত মাটিলৈ পৰিৱৰ্তিত হয়। মাটি গঠন প্ৰক্ৰিয়াটো গতিশীল প্ৰথা, কিন্তু ইয়াৰ গতি অতি মন্থৰ। 1 ইঞ্চি মাটি গঠন হ'বলৈ ক্ষেত্ৰবিশেষে 300-1000 বছৰ লাগে। উপক্ৰান্তীয় অঞ্চলত আকৌ ই অধিক মন্থৰ। এইবিধ অমূল্য সম্পদ আজি বিভিন্ন ধৰণে অৱক্ষয় তথা প্ৰদূষণৰ গৰাহত পৰিছে। যেতিয়া ভূমিৰ গুণাগুণ নষ্ট হয় বা ইয়াৰ উৎপাদিকা শক্তি কমি যায় বা ইয়াৰ জীৱন ধাৰণ ক্ষমতা হ্ৰাস পায়, তেতিয়াই ইয়াৰ অৱক্ষয় হোৱা বুলি কোৱা হয়। ভূমিমণ্ডলৰ অৱক্ষয়ৰ প্ৰধান কাৰণসমূহ হ'ল গছ কটা, হাবি জংঘল চাফা কৰা, অবৈজ্ঞানিকভাৱে কৰা কৃষিকাৰ্য, কল কাৰখানা আৰু অন্য সহজে পচি নোযোৱা আৰু প্ৰাণীৰ কাৰণে বিষাক্ত পদাৰ্থযুক্ত আৱৰ্জনা পেলোৱা ইত্যাদি। ভূমি অৱক্ষয়ৰ তীব্ৰতা মাটিৰ প্ৰকাৰ, জলবায়ু আৰু কৃষি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। পানীৰ দ্বাৰা ভূমি অৱক্ষয় ঘাইকৈ বেছি বৰষুণ হোৱা আৰু পাহাৰীয়া অঞ্চলত বেছিকৈ পৰিলক্ষিত হয়। ইফালে বতাহৰ প্ৰভাৱত শুকান বা মৰু অঞ্চলত ভূমিৰ বিস্তৰ অৱক্ষয় হয়। মাটিৰ উপৰিভাগতে জৈৱিক পদাৰ্থ থাকে। এই অংশ সাৰুৱা আৰু ঢিলা হয়। গতিকে পানী বা বতাহৰ দ্বাৰা উপৰিভাগৰ মাটি বিচ্যুত হ'লে ভূমি অনুৰ্বৰ আৰু টান হৈ পৰে। পানী যদি বেগেৰে মাটিৰ ওপৰেৰে বৈ যায়, তেন্তে তাত নলাৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াত মাটিৰ আন্তঃগাঁথনি ধ্বংস হৈ যায়। পৃথিৱীৰ উপৰিভাগত বছৰি 503 কোটি টন মাটি বিচ্যুত হয়। মুঠ অৱক্ষয়ৰ 56%ৰ কাৰক হ'ল পানী আৰু 28%ৰ কাৰক হ'ল বতাহ। আধুনিক যুগৰ বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্গত হোৱা অপ্ৰয়োজনীয় বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহে প্ৰতিষ্ঠানবোৰৰ ওচৰে পাজৰে জমা হৈ মাটিক নানাভাৱে কলুষিত কৰি তুলিছে। মাটিত থকা অনুজীৱবোৰে জৈৱ ৰাসায়নিক বৰ্জিত পদাৰ্থক সাধাৰণতে যি উপায়েৰে সাৰলৈ ৰূপান্তৰিত কৰি মাটিক উৰ্বৰ কৰে, ধাতৱ যৌগৰ ক্ষেত্ৰত সেয়া সম্ভৱপৰ নহয়। কাৰণ মাটিতে থকা ক্ষুদ্ৰাতিক্ষুদ্ৰ অনুজীৱবোৰে ধাতৱ পদাৰ্থবোৰ গ্ৰহণ কৰি শৰীৰত ধাৰণ কৰাৰ পিছত তাক পৃথক কৰা অত্যন্ত কঠিন হৈ পৰে। তেনেস্থলত ধাতুবোৰ অনুজীৱৰ লগত মাটিতে থাকি যায় আৰু বিষাক্ত প্ৰভাৱ বিস্তাৰ কৰে। ই হ'ল মাটিৰ অন্তৰ্বৰ্তী অৱক্ষয়ৰ অন্যতম। পৃথিৱীৰ অৱক্ষয় হোৱা ভূমিৰ 12% ৰাসায়নিক আৰু 4% ভৌতিক প্ৰক্ৰিয়াৰে নষ্ট হৈছে। অত্যাধিক লৌ থকাৰ কাৰণে অসমৰ ঠাই বিশেষে ধান গছত লৌহ বিক্ৰিয়া হৈ উৎপাদন কমি গৈছে। কিছুমান মাটি আনকি ধান খেতিৰো অনুপযোগী হৈ পৰিছে। মাত্ৰাধিক লৱণ জমা হোৱাৰ কাৰণে উত্তৰ ভাৰতৰ বহু মাটি খেতিয়কে পৰিত্যাগ কৰিছে। কল কাৰখানাৰ পেলনীয়া সামগ্ৰীয়ে ভূমিৰ ৰাসায়নিক ধৰ্মৰ আমূল পৰিৱৰ্তন কৰে। কাৰখানাৰ চূণজাতীয় আৱৰ্জনাই মাটি ক্ষাৰকীয় কৰি তোলে। অন্য কিছুমান আৱৰ্জনাত ভয়াৱহভাৱে বিষাক্ত ক্ৰমিয়াম, মাৰ্কাৰী, কেডমিয়াম আদি কৰি বিভিন্ন ধাতু বেছি পৰিমাণে থাকে। আৱাসিক অঞ্চলত দৈনন্দিন ব্যৱহাৰ্য ঘৰুৱা বস্তুৰ পেলনীয়া অংশই ঘৰৰ ওচৰৰ পাজৰৰ মাটি প্ৰদূষিত কৰে। অৱক্ষয় আৰু প্ৰদূষণ দুয়োটাই আজি মাটিৰ অস্তিত্বৰ কাৰণে ভাবুকি হৈ পৰিছে। প্ৰদূষিত ভূমিক প্ৰদূষণমুক্ত কৰি ব্যৱহাৰৰ উপযোগী কৰি লোৱাৰ উদ্দেশ্যে বিজ্ঞানীসকলে বিভিন্ন উদ্ভাৱনৰ প্ৰচেষ্টা চলাই গৈছে। ভূমিষ্ঠ হৈ পৃথিৱীলৈ অহাৰ পৰা মৃত্যুলৈকে মাটিৰ লগত আমাৰ সম্পৰ্ক অতি নিবিড়। এনেক্ষেত্ৰত ভূমি অৱক্ষয় আৰু প্ৰদূষণ ৰোধ কৰি ভূমি সংৰক্ষণৰ বাবে আমাৰ নিজৰ অৰিহণা আগবঢ়োৱাৰ প্ৰয়োজন আছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত কালি অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। US Open বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে

পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্ৰীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত ভাৰতীয় নৌসেনা আৰু স্থলসেনাৰ দলে অংশগ্ৰহণ কৰে। ছিচিলিৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ চিনস্বৰূপে ভিক্টৰিয়া বন্দৰত INS টাৰ্কছ আৰু INS ইক্সাকক সাজু কৰি ৰখা হয়। দেশখনৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী যোৱা শনিবাৰে ছিচিলিলৈ যায়। কালিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলাম উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনীয়ে এই সন্মান প্ৰদান কৰি শ্ৰীমোদীৰ বহনক্ষম বিকাশৰ দিশত দীৰ্ঘদিনীয়া প্ৰচেষ্টা তথা তেওঁৰ সেউজ দৰ্শনৰ প্ৰশংসা কৰে। সেউজ নেতৃত্ব উন্নয়নমূলক ৰাষ্ট্ৰসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টা আৰু সামুদ্ৰিক অৰ্থনীতি, জলবায়ু সুৰক্ষা তথা সাগৰীয় সম্পদসমূহৰ বহনক্ষম ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয়। শ্ৰীমোদীয়ে এই সন্মান লাভ কৰি ছিচিলিৰ চৰকাৰ তথা জনসাধাৰণক ধন্যবাদ জনায়। তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে কাম কৰি অহা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি ভবা প্ৰতিখন দেশৰ নাগৰিকলৈ এই সন্মান উৎসৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ, এক পেৰ মা কে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে শেহতীয়াকৈ এগ্ৰিকোলা বঁটা, ছিউল শান্তি বঁটা আৰু ৰাষ্ট্ৰসংঘৰ চেম্পিয়ন অব দ্য আৰ্থ বঁটাৰ দৰে সন্মান লাভ কৰিছে। বিগত বছৰসমূহত শ্ৰীমোদীয়ে পৰিৱেশ সংৰক্ষণৰ দিশত ভাষণ আৰু সন্মিলনৰ সিদ্ধান্তৰ উপৰি জলবায়ু কাৰ্যকৰী ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে। তেওঁ বিশেষকৈ পৰিকল্পনাসমূহক কাৰ্যলৈ ৰূপান্তৰিত কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বহনক্ষমভাৱে জীয়াই থকাক জীৱন ধাৰণৰ এটা অংশ কৰি ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিচিলিত মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজত সম্প্ৰতি অব্যাহত থকা সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে ভাৰতে মৰিছাছৰ বাবে আগবঢ়োৱা বিশেষ অৰ্থনৈতিক পেকেজৰ অগ্ৰগতি সন্দৰ্ভতো পৰ্যালোচনা কৰে। শ্ৰীমোদীয়ে কয় যে মৰিছাছৰ প্ৰগতি আৰু উন্নয়নৰ বাবে ভাৰতৰ সহযোগিতাত চলি থকা দ্বিপাক্ষিক প্ৰকল্পই দেশখনৰ স্বাস্থ্যসেৱা, যোগাযোগ, বহনক্ষম বিকাশ আৰু সামুদ্ৰিক অৰ্থনীতিত অৰিহণা যোগাব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহাসাগৰ দৰ্শন আৰু চুবুৰীয়া প্ৰথম নীতিৰ অধীনত ভাৰত মৰিছাছ ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু গোলকীয় দক্ষিণৰ প্ৰতি উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ গুৰুত্বৰ দিশত সন্মতি প্ৰকাশ কৰে। কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ মন্ত্ৰী চিৰাগ পাছোৱানে ভাৰতৰ সৰ্বাংগীন বিকাশৰ বাবে খাদ্য প্ৰসংস্কৰণ উদ্যোগ স্থাপন কৰাটো বৰ্তমান সময়ত অতি প্ৰয়োজন বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে এনে উদ্যোগে কৃষক, গ্ৰাম্য অৰ্থনীতি আৰু যুৱক যুৱতীৰ বাবে বহনক্ষম বিকাশ নিশ্চিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱচামক নিয়োগ বিচৰাৰ বিপৰীতে নিয়োগ সৃষ্টি কৰিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়। মহাৰাষ্ট্ৰৰ খাদ্য প্ৰযুক্তি মহাবিদ্যালয়ৰ বসন্তৰাও মাৰাথৱাড়া কৃষি বিদ্যাপীঠত এটা সামূহিক ইনকিউবেশ্যন কেন্দ্ৰ উদ্বোধন কৰি দিয়া ভাষণত শ্ৰীপাছোৱানে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ বাবে শিক্ষাৰ্থী, শিক্ষক আৰু যুৱচামৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজন। খাদ্যশস্যৰ উৎপাদনত ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ পৰৱৰ্তী পৰ্যায়ত কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে খাদ্য প্ৰসংস্কৰণৰ জৰিয়তে মূল্য সম্বৰ্ধনৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ব্ৰিটেইন ভ্ৰমণ সামৰি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশখনৰ সৈতে বাণিজ্য, বিনিয়োগ আৰু কৌশলগত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুযায়ী গ্ৰীচ ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলটোৱে ষ্টাৰ্টআপ সন্দৰ্ভত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁলোকে লগতে আন্তঃগাঁথনি, ডিজিটেলাইজেচন আৰু

প্ৰতিৰক্ষা, খাদ্য আৰু কৃষি আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ ন ন সুযোগ সন্ধানৰ লগতে ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব বৃদ্ধিৰ উদ্দেশ্যে দেশখনৰ উদ্যোগপতিসকলৰ সৈতে ঘূৰণীয়া মেজমেলতো ভাগ ল'ব। ইয়াৰ পূৰ্বে শ্ৰীগোৱেলৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত উভয় দেশৰ উদ্যোগপতিসকলে বাণিজ্য আৰু বিনিয়োগ শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ পুনৰ নিশ্চিতি প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক লৈ বহু অন্ধবিশ্বাস আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে

ভাৰগিলা চৰাইক লৈ বহু অন্ধবিশ্বাস আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণৰ সৃষ্টিশীলতাক প্ৰতিফলিত কৰিছে। ইপিনে ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। চলিত বৰ্ষৰ ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্ণিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্ৰীকান্তে জাপানৰ য়ুডাই অকিমটোক 22-20, 15-21, 21-19 গেমত পৰাস্ত কৰে। 33 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত চীনা টাইপেৰ অষ্টম বাছনিৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে দুখন খেলত মুখামুখি হৈছিল আৰু উভয়ে এখনকৈ খেলত জয়ী হৈছিল। ইপিনে মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ দেৱিকা চিহাগ ডেনমাৰ্কৰ লিনে ক্ৰিষ্টোপাৰৰ হাতত 15-21, 21-11, 21-15 গেমত পৰাজিত হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈকে 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্ৰুপ এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিছ পেৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। গ্ৰুপৰ অন্তিমখন খেলত পৰাস্ত হোৱাৰ পাছত সম্প্ৰতি ভাৰতৰ বিশ্বকাপৰ যাত্ৰা ইমানতে সামৰণি পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত কালি অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদী ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে সমুজ্জ্বল দত্তয়।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 14 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি পূৰ্ণিমা। আজি সূৰ্যোদয় হৈছিল পুৱা 4:37:35 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:15 ষোল্ল ছেকেণ্ড।

সাংস্কৃতিকৰ জন্ম হৈছিল 1947 চনৰ 19 এপ্ৰিলত। শিৱসাগৰত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি 1965 চনত তেখেতে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা বুৰঞ্জীত অনাৰ্চসহ বিএ পাছ কৰে। 1970 চনত তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী সময়ত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে 1978 চনলৈ কাম কৰে। কৰ্মজীৱনত তেখেতে 1981 চনৰ পৰা 1986 চনলৈ দিছপুৰৰ আছাম ষ্টেট আৰ্কাইভত যোগদান কৰে। বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট বিভাগত যুটীয়া সঞ্চালক হিচাপেও কাম কৰিছিল অমল দত্তই। পিছলৈ তেখেতে অসমৰ ভাষা প্ৰয়োগ সঞ্চালকালয়ত যোগ দিয়ে। সাদিনৰ চোতালৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰাৰ লগতে সফুৰাৰ সম্পাদক হিচাপেও কিছুদিনৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল অমল দত্তই। অসীম মোমাইদেউ ছদ্মনামেৰে তেখেতে ডেমপেহাৰ দূৰবীন, পিজিৰ সপোন, কন্দাইটিৰ সাধু আদি ৰচনা কৰিছিল। অসমীয়া শিশু সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা অমল দত্তৰ মৃত্যু হয় 2008 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় বিজ্ঞানী তথা প্ৰায়োগিক পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহলানবিচ। ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক প্ৰশান্ত চন্দ্ৰ মহলানবিচৰ জন্মদিনটো ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হয়। প্ৰশান্ত চন্দ্ৰ মহলানবিচৰ জন্ম হৈছিল বৰ্তমানৰ বাংলাদেশৰ বিক্ৰমপুৰ নামৰ ঠাইত। 1854 চনত ককাক গুৰুচৰণ কলকাতালৈ আহিছিল আৰু তাতেই নিগাজিকৈ থাকিবলৈ আৰম্ভ কৰে। তেতিয়াই ককাক গুৰুচৰণ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰৰ সংস্পৰ্শলৈ আহে। প্ৰশান্ত চন্দ্ৰ মহলানবিচে শিক্ষা জীৱন আৰম্ভ কৰে ব্ৰাহ্ম বয়জ হাইস্কুলত। 1908 চনত তেখেতে স্কুলীয়া শিক্ষা সাং কৰে। ইয়াৰ পিছত প্ৰেচিডেন্সি কলেজত পদাৰ্থ বিজ্ঞানক মুখ্য বিষয় হিচাপে লৈ 1912 চনত বিএছচি ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেখেতে কিংছ কলেজত নামভৰ্তি কৰে। ইয়াৰ পৰৱৰ্তী সময়ত গণিত শাস্ত্ৰ বিশাৰদ শ্ৰীনিবাস ৰামানুজন আৰু পদাৰ্থ বিজ্ঞানী চি টি আৰ উইলছনৰ সান্নিধ্যলৈ আহে। লণ্ডনত তেখেতে বায়োমেট্ৰিকা নামৰ এখন আলোচনীৰ সৈতে জড়িত হয়। ইয়াৰ পৰাই বতৰ বিজ্ঞান আৰু নৃতত্বত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগৰ কথা আৱিষ্কাৰ কৰে। পি চি মহলানবিচ তথা আন কেইবাগৰাকী সহকৰ্মীৰ প্ৰচেষ্টাত কলকাতাত ভাৰতীয় পৰিসংখ্যা বিজ্ঞান প্ৰতিষ্ঠান আৰম্ভ হয় আৰু এই প্ৰতিষ্ঠান পঞ্জীয়ন হয় 1932 চনৰ 28 এপ্ৰিলত। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত মহলানবিচ মডেল গৃহীত হৈছিল আৰু ইয়াৰ লগে লগে ভাৰতত ক্ষিপ্ৰ উদ্যোগীকৰণ আৰম্ভ হয়। ভাৰত চৰকাৰে পদ্মবিভূষণেৰে সন্মানিত কৰা মহলানবিচৰ মৃত্যু হয় 79 বছৰ সম্পূৰ্ণ কৰা এটা দিন পূৰ্বে অৰ্থাৎ 1972 চনৰ 28 জুনত। 1893 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল প্ৰশান্ত চন্দ্ৰ মহলানবিচৰ। জ্যোতিৰ্বিজ্ঞানী তথা জনপ্ৰিয় বিজ্ঞান লেখিকা মাৰ্গেৰিটা হেক। 1922 চনৰ 12 জুনত ইটালীৰ টুস্কেনীৰ ফ্লোৰেন্সত মাৰ্গেৰিটা হেকৰ জন্ম হৈছিল। যৌৱনকালত এগৰাকী খেলুৱৈ হিচাপে মাৰ্গেৰিটা হেকে বাস্কেটবল খেলিছিল। ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতাৰ সময়ত ট্ৰেক এণ্ড ফিল্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল মাৰ্গেৰিটা হেকে। 1945 চনত তেখেতে ফ্লোৰেন্স বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। তেখেত 1964 চনৰ পৰা 1992 চনৰ 1 নৱেম্বৰলৈ ক্ৰিষ্টি বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক আছিল। 1964 চনৰ পৰা 1987 চনলৈ ক্ৰাইষ্টে এষ্ট্ৰনমিকেল অবজাৰ্ভেটৰীৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল মাৰ্গেৰিটা হেক। এই পদত অধিষ্ঠিত হোৱা ইটালীৰ প্ৰথমগৰাকী মহিলা হৈছে মাৰ্গেৰিটা হেক। তেখেতে সংস্কৃতি আৰু কলাৰ বাবে ইটালিয়ান অৰ্ডাৰ অৱ মেৰিটৰ সোণৰ পদক লাভ কৰিছিল। ইয়াৰ উপৰিও নাইট গ্ৰেণ্ড ক্ৰছ অফ দ্য অৰ্ডাৰ অৱ মেৰিট অফ দ্য ইটালিয়ান ৰিপাব্লিক সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল মাৰ্গেৰিটা হেকে। 2013 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় এইগৰাকী জ্যোতিৰ্বিজ্ঞানীৰ। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ। ফৰাচী অনুসন্ধানকাৰী জাক কাটিয়াৰে কানাডাৰ প্ৰিন্স এডৱাৰ্ড দ্বীপ আৱিষ্কাৰ কৰিছিল 1534 চনৰ আজিৰ দিনটোতেই। পানামা খালৰ মাৰ্কিন অভিযন্তা জৰ্জ ৱাশ্বিংটন গুথেলছৰ জন্ম হয় 1858 চনৰ আজিৰ দিনটোতেই। জাৰ্মান ভাষা বিজ্ঞানী কাৰ্ল ব্ৰুগমেনৰ মৃত্যু হয় 1919 চনৰ আজিৰ দিনটোতেই। 1961 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় ভাৰতৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী চৰ্দাৰ বলদেৱ সিঙৰ। বাংলা কবি মাইকেল মধুসূদন দত্তৰ মৃত্যু হয় 1873 চনৰ আজিৰ দিনটোতেই। দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ দেশ ব্ৰাজিল। ভৌগোলিক আকাৰ আৰু জনসংখ্যাৰ দিশৰ পৰা ব্ৰাজিল হৈছে পৃথিৱীৰ পঞ্চম সৰ্ববৃহৎ দেশ। ইয়াৰ জনসংখ্যা প্ৰায় 192 মিলিয়ন। 1500 খ্ৰীষ্টাব্দত পেড্ৰো এলভাৰেজ কাব্ৰালে এই ভূখণ্ড

নিজে আনন্দিত হবৰ বাবে আনক আনন্দ দিব পাৰিব লাগে, কথাষাৰ কৈছিল মাৰ্ক টুৱেইনে। শিশু সাহিত্যিক অমল দত্ত, অচিন মোমাইদেউ নামেৰে পৰিচিত এইগৰাকী শিশু সাহিত্য

0: নিয়মীয়াকৈ যোগাভ্যাস কৰাৰ সুফল, এই সম্পৰ্কে আজি আমাক কৈছে যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকাই।
1: যোগাভ্যাস কেৱল 21 জুনৰ দিনা উদযাপন কৰা এটা উৎসৱ নহয়, ই হ'ল এটা জীৱনশৈলী আৰু অনুশাসন। ইয়াক নিয়মীয়াকৈ জীৱনৰ অংশ কৰি ল'লে আমাৰ শৰীৰ, মন আৰু বুদ্ধি তিনিওটাৰে অভূতপূৰ্ব উন্নতি ঘটে। নিয়মীয়া যোগাভ্যাস কৰিলে শাৰীৰিক কি কি উপকাৰিতা আমি পাব পাৰোঁ, প্ৰথমতে আমি সেই বিষয়ে জানো আহোঁ। যোগাসনে শৰীৰৰ মাংসপেশীবোৰ টানি ধৰি নমনীয় কৰি তোলে। ইয়াৰ ফলত শৰীৰৰ জঠৰতা আঁতৰি যায় আৰু মাংসপেশী মজবুত হয়। বিভিন্ন আসন আৰু প্ৰাণায়ামে শৰীৰত ৰক্ত সঞ্চালন সঠিক কৰি ৰাখে। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হৃদৰোগৰ আশংকা দূৰ কৰে। নিয়মিত যোগাভ্যাসে শৰীৰৰ পৰা ক্ষতিকাৰক টক্সিন বা আৱৰ্জনাসমূহ উলিয়াই দিয়াত সহায় কৰে, যাৰ ফলত আমাৰ শৰীৰৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। প্ৰাণায়ামৰ জৰিয়তে হাওঁফাৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। ই শৰীৰৰ অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে আৰু এজমা বা উশাহ নিশাহৰ যিমানবিলাক সমস্যা থাকে সেই সমস্যাৰ পৰা উপশম কৰে। যোগে শৰীৰৰ মেটাবলিজিম বা বিপাক ক্ৰিয়া সক্ৰিয় কৰে। ই অতিৰিক্ত চৰ্বি হ্ৰাস কৰি শৰীৰটো সঠিক গঢ়াত সহায় কৰে। এতিয়া আহিছো আমাৰ কি কি মানসিক উপকাৰ সাধন হয়। বৰ্তমান ব্যস্ত জীৱনত যোগ হ'ল মানসিক শান্তিৰ এক মহৌষধ। ই শৰীৰৰ কৰ্টিছল নামৰ ষ্ট্ৰেছ হৰ্মনৰ মাত্ৰা কমায় আৰু মন ফৰকাল কৰে। যিসকলৰ টোপনিৰ সমস্যা বা অনিদ্ৰা ৰোগত ভুগি আছে তেওঁলোকৰ বাবে যোগাভ্যাস হৈছে মহৌষধ। ই স্নায়ুতন্ত্ৰক শান্ত কৰে আৰু ফলত ৰাতি গভীৰ আৰু শান্ত আৰামদায়ক টোপনি হয়। যোগে মনটোক স্থিৰ কৰিবলৈ শিকায়। ইয়াৰ ফলত খং, খিংখিঙীয়া ভাৱ বা হতাশাৰ দৰে নেতিবাচক আৱেগবোৰ নিয়ন্ত্ৰণলৈ আহে আৰু মনত এক আনন্দময় ভাৱৰ সৃষ্টি হয়। যেতিয়া আপুনি নিয়মীয়া যোগাভ্যাস কৰে তেতিয়া আপুনি নিজৰ শৰীৰ আৰু মনৰ ওপৰত এক সুন্দৰ নিয়ন্ত্ৰণ অনুভৱ কৰিব পাৰে। এই নিয়ন্ত্ৰণে আপোনাক আত্মবিশ্বাস বহুখিনি বঢ়াই তোলে। এতিয়া আহিছো আমাৰ বৌদ্ধিক কি কি উপকাৰিতা হয়। যেতিয়া আপুনি উশাহ নিশাহ আৰু আসনৰ ওপৰত মনোযোগ দিয়ে তেতিয়া মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। ই ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ একাগ্ৰতা তথা নতুন কথা মনত ৰখাৰ ক্ষমতা বঢ়ায়। এক শান্ত আৰু স্থিৰ মগজুৱে যিকোনো পৰিস্থিতিতে সঠিক আৰু গভীৰভাৱে চিন্তা কৰিব পাৰে। যোগে মানসিক খেলি মেলি বা বিভ্ৰান্তি আঁতৰাই বুদ্ধিক চোকা কৰে, যাৰ ফলত জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ সঠিকভাৱে ল'ব পৰা যায়। সেইবাবে নিয়মীয়া যোগাভ্যাস কৰক আৰু সুস্থ থাকক।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।

0: আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এইবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছিচেলছৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন প্ৰদান। পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ স্বীকৃতি প্ৰধানমন্ত্ৰীগৰাকীলৈ। পৰিৱেশ জলবায়ু ৰক্ষাৰ কৰ্মীলৈ এই সন্মান উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন কী বাতত পূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নাগালেণ্ডৰ নাগালেণ্ড বেবী লীগ, নাগালেণ্ড উইমেন ফুটবল লীগৰো ল'লে শলাগ। মেঘালয়ৰ গছৰ শিপাৰ দলঙক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তৰ বাবে আবেদন জনোৱা বুলিও ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পশ্চিম এছিয়াৰ যুদ্ধকালীন পৰিস্থিতিত ব্যয় সংকোচনৰ আহ্বানৰ প্ৰতি জনোৱা সঁহাৰিৰ বাবে দেশবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অৰুণাচলৰ পানীৰ ঢলত হাহাকাৰ পৰিস্থিতি, ভূমিস্খলনত গাই নদীৰ মূল সুঁতি বন্ধ। চুবুৰীয়া ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণত জোনাইত হঠাতে আহিল ভয়ংকৰ বান। জোনাই গুৱাহাটী লিডুলৈ ৰেল যোগাযোগ বন্ধ। সোঁতত উটি গ'ল দুজনকৈ লোক, উটি গ'ল চিলে নদীৰ লোহাৰ দলং। চিমেণ্ট নৈত খহিল ৰেলৱে ব্ৰিজ। দুৰ্যোগৰ সময়ত ৰাজ্যবাসীৰ কাষত আছো বুলি ক'লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। চিৰাং বঙাইগাঁৱত ভূটানৰ পানীত কেইবাশ পৰিয়ালৰ হাহাকাৰ। ফেনে ফুটুকাৰে বাঢ়িছে স্থানীয় সকলো নদী। নাঙলভাঙাত উটি গ'ল সাগু, আই নদীও উঠিছে ওফন্দি। 1 জুলাইলৈ অব্যাহত থাকিব প্ৰতিকূল বতৰ। অৰুণাচলৰ 5খন জিলাত ৰেড এলাৰ্ট জাৰি। কিমিনৰ হাৱাই কেম্প এলেকাত ডাৱাৰ বিস্ফোৰণত নিহত আন এজনৰ মৃতদেহ উদ্ধাৰ। ক্ৰমাৎ চমু চাপিছে লোকপিয়ল অভিযানৰ দিন। জুলাইৰ মাজভাগৰ পৰা গণনাকাৰীৰ প্ৰশিক্ষণ, 17 আগষ্টৰ পৰা ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ, 2027ৰ ফেব্ৰুৱাৰীত মূল লোকপিয়ল। জি এম চিএইচত একেলগে 5,000 ৰোগীয়ে পাব সেৱা। পুনৰ্নিৰ্মাণ ভূমিজৰীপৰ কাম কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। 10 জুলাইত হ'ব বাজেট দাখিল। জনতাৰ সহায়ক হোৱাকৈ বাজেট প্ৰস্তুতৰ অংগীকাৰ বিত্তমন্ত্ৰীৰ। ইৰাণৰ অস্তিত্ব নোহোৱা কৰাৰ ভাবুকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। নিয়ম ভংগ কৰিলে IRGCৰ তীব্ৰ প্ৰত্যাক্ৰমণৰ হুংকাৰ। উভয় পক্ষৰ কাৰ্যই অসাৰ কৰিছে চুক্তি শান্তি আলোচনা। 30 দিনলৈ হৰমুজক নিজ নিয়ন্ত্ৰণত ৰখা হ'ব বুলি ঘোষণা ইৰাণৰ বিদেশ মন্ত্ৰীৰ। ছৌদি আৰৱৰ ৰাজতানুৰা মহানগৰত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত 14 গৰাকী লোকৰ মৃত্যু। উত্তৰ ছিকিমত প্ৰবল বৰষুণত বিধ্বস্ত পথ দলং, শতাধিক পৰ্যটক আবদ্ধ। খেলৰ পৃষ্ঠাত ফিফা বিশ্বকাপ 2026ত জৰ্ডানক ধূলিচাট কৰি গ্ৰুপ চেম্পিয়ন আৰ্জেণ্টিনা। ফ্ৰিকিকত পুনৰ চলিল মেছিৰ যাদু। 7খন মেচত ধাৰাবাহিক গ'ল লিঅ'নেল মেছিৰ। পানামাৰ বিৰুদ্ধে 2-0 ব্যৱধানত ইংলেণ্ডৰ জয়। নকআউটৰ 1খন মেচত পৰ্তুগালৰ মুখামুখি হ'ব ক্ৰোৱেছিয়া। মহিলা টি20 বিশ্বকাপৰ পৰা বাহিৰ ডিফেণ্ডিং চেম্পিয়ন ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 6 উইকেটত পৰাস্ত। আয়াৰলেণ্ডৰ বিৰুদ্ধে চন্দ্ৰপতন টীম ইণ্ডিয়াৰ 2-0 ব্যৱধানত শৃংখলা হেৰুৱালে শ্ৰেয়াছ আয়াৰ বাহিনীয়ে। আজিৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ড।

0: নমস্কাৰ ওজা ডাঙৰীয়া।
1: নমস্কাৰ।
0: আপোনাৰ সংগীত যাত্ৰাৰ আজি পঞ্চম খণ্ডত কথা পাতিছোঁ। মোৰ এটি প্ৰশ্নৰ উত্তৰ দিবচোন। আপুনি লোকগীতৰ শিল্পী হোৱাৰ প্ৰয়াস কৰিছিল, মঞ্চত গাইছে, বিভিন্ন অনুষ্ঠানত আপোনাক লোকগীতৰ শিল্পী হিচাপে শ্ৰোতাই বা দৰ্শকে পাইছে, আকাশবাণীত এই কথাটো মানে লোকগীতৰ শিল্পী হিচাপে আপুনি নাহিল কিয়?
1: মই এনে ইয়াতে মই ৰেডিঅ' আৰ্টিষ্ট হিচাপে মই বৰগীত, নাম, হোলী এই তিনিটাত মই আৰু গাইছোঁ ইয়াতে, কাৰণ মই লোকগীত খুব গাবৰ খুব ইচ্ছা। আৰু মই আৰু চেষ্টা কৰিছিলোঁ, অডিশ্যন দিছিলোঁ, অডিশ্যন দিয়াটো মই ফেইলৰ হ'লোঁ। মানে এই বিটখনতে মোৰ গণ্ডগোল লাগিলে, কাহাৰ বা বিটত অলপ বেলেগ বজালে মোৰ, তেতিয়া মই নাৰ্ভাছ হৈ গ'লোঁ। গতিকে মই গম পাইছোঁ যে নাপাম আৰু, হৈ নাপালোঁ মই আৰু। তেতিয়া মই সেই ফাজে মোৰ বন্ধ হৈ গ'ল, কিন্তু মোৰ এতিয়াও ইচ্ছা আছে যে মই এদিন ৰেডিঅ'ত অডিশ্যন দিম আৰু ভাল ৰিজাল্ট পাম বুলি আশা আছে।
0: নিশ্চয় পাব। আপুনি এবাৰ বাৰু আপোনাৰ যিজন আপোনাৰ সহযোগী শিল্পী আছিল তেখেতৰ কিবা এটা গণ্ডগোল হৈ গ'ল, তেনেকুৱা গণ্ডগোল হ'লে আশা কৰিব নোৱাৰি সঁচাকৈ। কিন্তু তাৰপিছত আপুনি লোকগীতৰ অডিশ্যন বহুদিন ধৰি দিয়া নাই, আপুনি তাৰপিছত বহুত দীঘলীয়া এটা আপোনাৰ বিৰতি পৰিছে। এইবাৰ যেতিয়া আমাৰ লোকগীতৰ কণ্ঠ পৰীক্ষা হ'ব, আপোনাক নিশ্চয় আশা কৰিম আমি এগৰাকী প্ৰাৰ্থী হিচাপে।
1: মই নিশ্চয় আশা কৰিছোঁ।
0: আৰু কিন্তু লোকগীত আপুনি গায় অকণমান, এই বৰগীত, হলিগীত, নাম এইবিলাকৰ কথাটো পাতিয়েই আছোঁ, লোকগীতৰ এটি বা দুটি কলি অকণমান গাই দিয়কচোন।
1: মোৰ এটি প্ৰিয় গীত, মই খুব ভাল পাওঁ এই গীতটো, ৰাম নাম নললোঁ। এইটো গুৰুজনাৰ মানে মহাপুৰুষ মাধুৰ পদেৰে গায় গায় পদখিনি, কিন্তু তাত সুন্দৰকৈ ঘোষাটো গাই দিছে। মই অলপ গাই দিওঁ অলপমান অকণমান।

0: ৰাম।
1: এইকেইটা যিহেতু আপুনি আমাৰ লোকগীতৰ শিল্পী নহয়, গতিকে আপোনাৰ বাণীবন্ধন কৰা কোনো গীত আমাৰ হাতত নাই, কিন্তু আপোনাৰ এই গীতটি আপুনি এখন মঞ্চত পৰিৱেশন কৰিছিল, সেই বাণীবদ্ধিত ৰূপটো মোৰ হাতত আছে, আমি অকণমান সেই গীতটিকে শুনিছোঁ।
0: ঠিক আছে।

ঠিক আছে ওজা ডাঙৰীয়া, লোকগীতৰ শিল্পী হিচাপে আপোনাক পাম বুলি আশা কৰিলোঁ। আৰু বৰ্তমান যিটো ধাৰাত আপুনি গীত গাই আছে সেইখিনিতো আশা কৰিমেই। আকৌ তাৰোপৰি আপুনি অন্যান্য গীতৰ ধাৰালৈকেও আপুনি গৈছে, আপুনি নাও খেলৰ গীতত প্ৰৱেশ কৰিছে।

0: আপুনি নাওখিলৰ গীতটোৰ লগত কেনেকে জড়িত হল?
1: মই আগতে কৈছোঁ যে আমাৰ অনুষ্ঠানত সব শিকাইছিল, তেনেকৈ বিখ্যাত শিল্পী আছিল আমাৰ তপোধন বায়ন, আমাৰ অনুষ্ঠানত অনুষ্ঠানত এতিয়া প্ৰগ্ৰাম কৰিব গ'লে নিৰ্দিষ্ট নিৰ্দিষ্ট শিল্পী আছে যে তেওঁ নাওখাল দিব, এওঁ থিয় নাম গাব, এওঁ ভোটালত অংশগ্ৰহণ কৰিব, এওঁ বৰগীত গাব, এনেকুৱা বিভিন্ন বেলেগ বেলেগ অকলে সববিলাক নানে, বিভিন্ন আৰ্টিষ্টবিলাক লৈ যায়, প্ৰত্যেকে সুকীয়া সুকীয়া, কাবাৰ খোল বজাব, কাবাৰ বাঁহী বজাব, এনেকুৱা ধৰণে সুন্দৰভাৱে তেনেকুৱা ধৰণে শিল্পীবিলাক লৈ গৈছিল। তেওঁ নতুন নতুন শিল্পী সৃষ্টি হৈছিল। গতিকে মই নাওখালটো মোৰ সেই প্ৰয়াত তপোধন বায়নৰ পৰা মই শিকিছিলোঁ, তেওঁৰ পৰা শিকিছিলোঁ। তেওঁ এইবিলাক তাত দিছিল, আমি মাদ্ৰাজতো দিছিলোঁ, আমি 1981 চনত গৈছিলোঁ, তেওঁ দিছিল, মই মানে বঠা ধৰিছিলোঁ, লগৰ বঠা
0: ধৰিছিলোঁ, গতিকে
1: তেতিয়া গীতটো গাইছিলোঁ, লগতে আছিলোঁ আৰু সেই আপ্লুত হ'লোঁ আৰু। গতিকে মই তেনেকুৱা কেছেটতো গাইছোঁ, প্ৰথম কেছেট আমাৰ সেই সময়ত আমাৰ শৰ্মা ছাৰ আছিল, প্ৰভাত শৰ্মা ছাৰ, তেওঁৰ পৰিচালনাতে আমাৰ ৰেকৰ্ডিং কৰিছিল ৰমেন চৌধুৰী, কল্লোল গোষ্ঠীৰ পৰা প্ৰথম আমাৰ নাও খেলৰ থিয় নামৰ আৰু হোলীৰ প্ৰথম কেছেট, কেছেটখন মোৰ তাৰ সময়টো মনত নাই, কিন্তু সেইখন প্ৰথম কেছেট ওলাইছিল। সেইখন কেছেট মই হোলী গাইছিলোঁ আৰু মই নাও খেলা গাইছিলোঁ, আৰু ভোগেশ্বৰ শৰ্মা তেওঁ ছাৰে তেওঁ গাইছিল আমাৰ থিয় নাম। হয়, সেইখন কেছেট বহুত পুৰণি, তাৰমানে একেলগে তাৰমানে নাম হোলী আৰু কি বোলে
0: আপুনি সেই খেলবিলাক দেখিছেও, নিজে গৈ চাইছেও, নহয় জানো
1: কেতিয়াবা কম্পিটিশন হৈছিল,
0: আপুনি কেতিয়াবা নাও খেলত মানে অংশগ্ৰহণ কৰিছে নেকি?
1: নাও খেলত অংশগ্ৰহণ কৰা নাই, মানে চাইছো দেখিছো, আমি সাঁতুৰি পৰা নাছিলোঁ সেই সময়ত, গতিকে সাঁতুৰিব জানিব লাগে। আমাৰ মামাৰ ল'ৰা এইবিলাক বৰ বিখ্যাত আছিল, তেওঁলোকে খুব এইবিলাক কৰিছিল, চাইছিলোঁ, চাই ভাল লাগিছিল। আমাৰ 15 আগষ্টতো এইবিলাক হৈছিল, বানপানী আছিল, এতিয়া সেইবিলাক পানী নোহোৱা হৈ গ'ল, মানে নাও খেলটো বন্ধ হৈ গ'ল। আমাৰ বৰপেটাৰ থলুৱা মান আৰ্টিষ্টে এইবিলাক নাও বনাইছিল, নাও ৰং দিছিল সুন্দৰ, আপোনালোকে কলাখাটত দেখিলে গম পাব, সেইমতে তেওঁলোকে নাও বেয়া হ'লে ভাঙি পেলাইছিল আৰু নতুনকৈ বনাইছিল, মানে হাৰিলে ভাঙি পেলাই, এনেকুৱা ধৰণৰ আছিল, ইমান ডাঙৰ হেৰি আছিল। গতিকে প্ৰত্যেকটো নাম আছে এইবিলাক, এওঁ নাও বনাই, তেওঁ নাৱৰ গোটেই মানুহখিনি খুৱাই বোৱাই লৈ সুন্দৰকৈ নাৱৰ প্ৰেক্টিচ কৰে, পাবই লাগিব ফাৰ্ষ্ট প্ৰাইজ, গতিকে তেনেকুৱা আছিল।
0: কিন্তু এই নাও খেলত যেতিয়া শিল্পীসকলে মানে খেলুৱৈসকলে এটা ডাঙৰ ডাঙৰ দল, বহুতকেইজন মানে বঠাধাৰী থাকে, তেওঁলোকেতো গান গাই গাই নাও
1: বৰ সুন্দৰকৈ গাইছিল
0: খেলত অংশগ্ৰহণ কৰে।
1: তেতিয়া পানী আছিল আমাৰ, পানী এতিয়াও আছে, কিন্তু ৰাস্তাবিলাক বন্ধ হৈ গ'ল, পানী অহা য'ত আমাৰ হাৰিজানতে আছিল, হাৰিজানটো এনেই বন্ধ হ'ল, দলং আদি মথাউৰি দি বন্ধ কৰিলে, সেই বন্ধ কৰাৰ পৰা আমাৰ নাৱৰ যিজন সৃষ্টি নাও বনাইছিল সেইবিলাক মানুহবিলাক ঢুকালে, গতিকে তেওঁলোকে ঢুকাৰ পিছত আৰু বাকী তেওঁলোকৰ ল'ৰা
0: পৰম্পৰাটো ভাঙি গৈছে,
1: ভাঙি গ'ল, কিন্তু গীতবিলাকতো থাকি গ'ল, গতিকে গীতবিলাক এই মঞ্চত নাওবিলাক আহি গ'ল,
0: গতিকে আপোনালোকে মঞ্চত সেই নাৱৰ খেলৰ এটা
1: সুন্দৰ মানে
0: পৰিৱেশ
1: বনাই ৰং চং ধুনীয়া ৰং দিয়ে, আৰ্টিষ্ট আছে ৰং চং দিয়ে, গতিকে তেনেকুৱা আমি নাও খেল, নাও খেল আমি ষ্টেজত আমি গাওঁ।
0: হয়, এতিয়া এই নাও খেলৰ গীত কিবা মনত আছে নেকি আপোনাৰ?
1: আছে,
0: অকণমান গাই দিয়কচোন, শ্ৰোতাই শুনি ভাল পাব।

0: নোৱাৰি, হেই ভাল নাচৰে হে কানাই ওলাই, ভাল নাচৰে হে কানাই ওলাই, অহো ৰাম অহো হৰি এ জুৰবা হা হা বেচ।
1: মানে এইখিনি সময়ত পথাৰ চাপবিলাক
2: চাপবিলাক
1: হৈ আহে
2: দুজনৰ নাখন খৰগতিত যায়
1: গতিত যায় হয়
0: এনেকুৱা
1: নাওখেলৰ গীতটি আপোনাৰ এই আপোনাৰ কণ্ঠত যিখিনি শুনিলোঁ তাৰোপৰি আপোনাৰ পুৱাৰ যুগল প্ৰসংগ, আপুনি যুগল প্ৰসংগৰ লগতো জড়িত, আপোনাৰ সম্পৰ্ক তাৰ লগত, সেইখিনি কথা কওকচোন। আপুনি এই বিষয়ত কিছুমান গীতৰ সংকলনো প্ৰকাশ কৰিছে, কওকচোন যুগল প্ৰসংগৰ কথা।
0: পুৱাৰ যুগল প্ৰসংগ বুলি কওঁতে আমাৰ বৰপেটা সত্ৰত চৈধ্য প্ৰসংগ চলে, অন্য সত্ৰতো চলে, নচলা বুলি নকওঁ, কিন্তু আমাৰ সত্ৰত বৰপেটা সত্ৰত চৈধ্য প্ৰসংগ, পুৱা পাঁচটি প্ৰসংগ চলে, আবেলি বেলাভতি আমাৰ তিনিটা প্ৰসংগ চলে, আৰু গধূলি ছয়টা প্ৰসংগ, গতিকে পাঁচ তিনি চৈধ্য প্ৰসংগ। এই চৈধ্য প্ৰসংগ প্ৰথম আমাৰ এনেই পুৱাৰ গীত,

পুরো মাধবদেৱৰ কৃষ্ণক জগোৱা যিটো পোৱাৰ গীত আমাৰ দুটা আছে, পোৱাৰ গীত এটা জাগৰণৰ গীত আছে, চলনৰ গীত আছে। জাগৰণৰ গীত কৃষ্ণক জগোৱা যে তেজৰ অমলাপতি পৰৱতী নিন্দ উঠাৰ উঠিব গোপাল গোপাল হয় নিশি পৰৱতী বুলি এনেকুৱা ধৰণে সুন্দৰভাৱে মই এখন কেছেটো বনাইছোঁ এতিয়া পোৱাৰ প্ৰসংগ বুলি, পাঁচটা প্ৰসংগ। তাৰপৰা আৰু তাৰ লগত সেই পোৱা প্ৰসংগ গাব লাগিব, দুটা গীত গাব লাগে সত্ৰত গায় আমাৰ, গতিকে সেই তাত এটা গীত বৰগীত গালে হয়, কিন্তু সত্ৰত দুটা গাব লাগে, পোৱাৰ গীত এটা, জাগৰণৰ গীত এটা, চলনৰ গীত এটা। চলন মানে আমি সেই যশ আমাৰ যশমতী পেশীৰে নয়ন উজাই কৰি শ্যাম কমলোচন এইবিলাক তেনেকৈ গোৱা হয়, সেইবিলাক চলনৰ গীত বুলি কয়। তাৰপিছত পোৱাৰ ভটিমা এটা আছে, প্ৰাতঃ সময় যশ অহিৰ আগত প্ৰাতঃ সময় যশ জননী মুখ চম্বিত চাম জগা মানুহ কৈ সুন্দৰভাৱে। তাৰপিছত আমি নাম ডাকা, নাম ডাকাৰ লগত যুগল প্ৰসংগ আৰম্ভ, সেইটো নামঘোষৰ পৰাই সৃষ্টি কৰি সেইটো সুন্দৰভাৱে চৌব্বিছ পদৰ যুগল, নাম চন্দ চৌব্বিছটা আৰু হৰণ চন্দ চৌব্বিছটা, মুঠ আঠচল্লিছটা। তাৰে সত্ৰত প্ৰত্যেকদিনে গাব লাগে, পুৱা গাব লাগে, আবেলি গাব লাগে, গধূলি গাব লাগে, ৰাতি গাব লাগে, এনেকৈ তিনিটা তিনি ঠাইত গা হয়। গতিকে পুৱাৰ প্ৰসংগ মই এনে অকণমান গাইছোঁ এই

अनंत कोटि ब्रह्मांडोर हरि अधिकारी, अनंत कोटि ब्रह्मांडोर हरि अधिकारी, এনেকে সুন্দৰ হবে নাম চন্দ্ৰ। তাৰপিছত হৰণচন্দ্ৰ, হৰণচন্দ্ৰটো আমাৰ যাদৱ যদু নন্দন মাধৱ।

ৰুনন্দন মাধৱ মধুসূদন যাদৱ যদুনন্দন মাধৱ মধুসূদন। ইয়াৰ পিছত কীৰ্তন ঘোষা গায়। তাৰপিছত আমাৰ চতুৰ্থ প্ৰসংগত আমাৰ কৃষ্ণ

নমো নমো এনেকৈ চতুৰ্থ প্ৰসংগ, তাৰ সামৰণি আমাৰ পাঁচ প্ৰসংগ আছে, অৰ্থাৎ আমাৰ অভিযোগত ৰাতিপুৱা অভিযোগত আমাৰ সুন্দৰভাৱে

0: এনেকৈ সুন্দৰভাৱে বিভিন্ন ভিন্ন হ্ৰদ কোৱা হয়।
1: হয়,
0: এইটো এটা সামৰণি মাৰি এইটো
1: সামৰণিত হয়। এইখিনি হ'ল পুৱাৰ প্ৰসংগৰ কথা ক'লে, তেনেকৈ আপোনাৰ আবে মানে বিয়লিৰ প্ৰসংগ হয়, তেনেকৈ ৰাতিৰ প্ৰসংগ হয়, সেইবিলাকতো বিভিন্ন ধৰণে গায়। আপোনাৰ গোটেই সংগীতৰ সাধনত আপোনাৰ বৰপেটাৰ সত্ৰৰ যিখিনি বা তাত স্থানীয়ভাৱে যি
0: ভঁৰাল ভঁৰাল আছে,
1: সেই ভঁৰালটোৰ পৰাই আপুনি মানে এতিয়াও গাই আছে,
0: এতিয়াও গাই
1: আছে। হয় হয়,
0: আগবাঢ়ি গৈছোঁ।
1: ঠিক আছে ওজা ডাঙৰীয়া, আমি আপোনাৰ পঞ্চম খণ্ডৰ এই সামৰণিত আজি আপোনাৰ পুৱাৰ যুগল প্ৰসংগৰ, আমি তাৰ তৃতীয় প্ৰসংগৰ যুগল প্ৰসংগ, তাৰে অকণমান আপোনাৰ বাণীবদ্ধিত আমাৰ হাতত আছে, সেয়া শুনাই পেলাই আমি বিদায় ল'ব খুজিছোঁ। আজি তেতিয়াহ'লে পঞ্চম খণ্ডৰ পৰা বিদায় লৈছোঁ, ইয়াৰ পিছত লগ পাম আপোনাক ষষ্ঠ খণ্ডত। নমস্কাৰ।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম? মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।

0: কুণ্ঠায়ো
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ। বিল ভৰাৰ আগতেতো আহিব নহয়।
5: ঐ ছোৱালীহঁত, কি কৰি আছ?
6: বিললৈ ৰৈ আছো।
5: তোমাৰ কাৰ্ডখন দিয়া না। পিন দিয়া।
7: আৰবিআই কয় যে আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? আৰবিআই কয়, জানি লওক, সতৰ্ক হওক।
8: প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
8: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
3: উপজা দিনৰ সুবাস।
9: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
8: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনাওঁ
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে
5: হয় সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে
4: পিছে এনে যত্ন ক'ত পালি
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
4: অঁ তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
5: নহয় শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
4: অঁ সঁচাকৈ বৰ ভাল কথা
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব
7: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায় চিমেণ্ট নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈছে ইয়াৰ ফলত চিলাপথাৰ আৰু মুৰ্গং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কালি চিজি মাজি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ প্ৰাকৃতিক জলধাৰা বন্ধ হৈ পৰে ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং আমগুৰি চিচিবৰ গাঁও বেতনীপাম শ্ৰীপানী নীলক মৰিধল গোহাঁইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে জিলা প্ৰশাসন সেনা NDRF আৰু SDRFে সমন্বিতভাৱে কাম কৰি আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহুৱা তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ

0: নহবলৈ নিৰ্দেশ দিছে। ডঃ শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি 5 লাখ আৰু 2,50,000 টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুণী মৈদামত থকা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুঠ 50 লাখ টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালী, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামোলপুৰ গ্ৰন্থমেলাৰ উদ্যোক্তাক 5 লাখ টকাকৈ প্ৰদান কৰা হয়। ইপিনে সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ, দুলিয়াজান, দেৰগাঁও আৰু ডিমৌৰ সোণাপুৰ সাহিত্য আৰু গ্ৰন্থমেলাৰ উদ্যোক্তাক 2,50,000 টকাকৈ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰন্থবৰ্ষ 2025 সফল হোৱা বুলি মন্তব্য কৰি কয় যে এই গ্ৰন্থমেলাসমূহে ৰাজ্যৰ অধ্যয়ন সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো চৰকাৰৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শিৱসাগৰ নগৰৰ মাজত থকা যমুনাৰ পুনৰ উদ্ধাৰ, পৰিষ্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে চলাই থকা কাম কাজ কালি বিধায়ক অখিল গগৈ পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। 9 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত ৰূপায়ণ কৰা এই প্ৰকল্পৰ জৰিয়তে যমুনাত জল ক্ৰীড়া আৰম্ভ কৰাৰ উপৰি দুয়োকাষে ফেন্সিং নিৰ্মাণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: ঐতিহাসিক যমুনাখন চাফ চিকুণ কৰি সৌন্দৰ্য বৰ্ধন কৰি কেনেকৈ ৱাটাৰ স্পৰ্টছ কৰিব পাৰি সেইবিলাকৰ কাম কেনেকৈ আৰম্ভ কৰিব পাৰি তাৰ কাৰণে চাফ চিকুণ কৰি থকা হৈছে। আমি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা 10 কোটি টকা এটা পাইছোঁ আৰু সেই 10 কোটি টকাৰে আমাৰ স্থানীয় ইয়াৰ প্ৰতিষ্ঠিত কণ্ট্ৰেক্টাৰ তন্ময় গোহাঁয়ে আমাৰ এইখন চাফ চিকুণৰ কাম কৰি আছে। চাফ চিকুণ কৰাৰ পাছত ইয়াত আমি বাউণ্ডেৰীটোত আমি ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰিম যাতে বাহিৰৰ জাবৰ জোথৰ ইয়াত পেলাব নোৱাৰে। তাৰ পাছত যদি সম্ভৱ হয় তেতিয়াহ'লে আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কাম আৰম্ভ কৰিম।
0: শ্ৰীগগৈ লগতে জিলাখনত চলি থকা টাই সংগ্ৰহালয়, জিলা ষ্টেডিয়াম, খোৱাপানী যোগান আঁচনিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প শীঘ্ৰেই সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। নগাঁও জিলাৰ প্ৰতিভাৱান পেৰা ক্ৰীড়াবিদসকলক চিনাক্ত কৰি তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে নগাঁও জিলাৰ পেৰা অলিম্পিক স্পৰ্টছ এছ'চিয়েচনৰ উদ্যোগত কালি জিলাভিত্তিক পেৰা ক্ৰীড়াবিদ বাছনি প্ৰতিযোগিতা সম্পন্ন হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰা এই কাৰ্যসূচীত ভালেসংখ্যক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত জিলা আয়ুক্ত শ্ৰী শৰ্মাই শাৰীৰিক প্ৰত্যাহ্বানকো নেওচি খেলুৱৈসকলে দেখুওৱা মনোবলৰ প্ৰশংসা কৰে। এই কাৰ্যসূচীত সমাজকৰ্মী অভিজিত নাথ, নগাঁও জিলা পেৰা অলিম্পিক সন্থাৰ বিষয়ববীয়াসকল, নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক, উপসভাপতি, জিলা ক্ৰীড়া বিভাগৰ বিষয়াসকল, প্ৰতিযোগী তথা ভালেমান ক্ৰীড়াপ্ৰেমী লোক উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ টেঙাখাটত আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। মাউ তিনিআলিৰ পৰা আটক কৰা এই লোকজনৰ পৰা আৰক্ষীয়ে এখন মটৰচাইকেলো জব্দ কৰে। লোকজনৰ ঘৰ চাবুৱা কমাৰগাঁৱত বুলি জানিব পৰা গৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো সংগীতা কাকতিৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা কাকুল চলিহাৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: কাকুল সলিহাৰ গীতৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাৰে সংগীতা কাকতিৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

ডিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী দিগেন মহন্ত আৰু মিনতী গগৈ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: ডিম্বেশ্বৰ দাসৰ গীতৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাৰে সেয়া আছিল দিগেন মহন্ত আৰু মিনতী গগৈ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক ৰহিমা কলিতা বেগমৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা ব্ৰজেন ৰায়চৌধুৰীৰ, প্ৰযোজনা হাইদৰ আলীৰ।

0: হীৰেণ ভট্টাচাৰ্যৰ গীতৰ ৰচনা আৰু হীৰেণ গোহাঁইৰ প্ৰযোজনাৰে খগেন দত্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথাৰে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।

অনুষ্ঠানত সেয়া আছিল বিউটি শৰ্মা বৰুৱা। গীতটিৰ কথা আছিল দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা গ্ৰন্থবৰ্ষৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক চেক প্ৰদান অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানাডাৰ 1-0 জয়লাভ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায়। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ, দেউৰী, বেৰা বেংগলী, অকলেণ্ড আদিকে ধৰি 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। ইয়াৰ ফলত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজৰ

অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং, আমগুৰি, চিচি বৰগাঁও, বেতনীপাম, শ্ৰীপানী, নীলখ, মৰিধল, গোহাঁইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে। জিলা প্ৰশাসন, সেনা, NDRF আৰু SDRFএ সমন্বিতভাৱে কাম কৰি আছে। আজিও জিলাখনত পুৱাৰে পৰা বৰষুণ দি আছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ ৰাওনা হ'বলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে চিৰাং জিলাৰ মাজেৰে বৈ যোৱা আই, চম্পাৱতী আৰু নাঙলভাঙা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে। ভূটানৰ পৰা নামি অহা পানীয়ে বানৰ সৃষ্টি কৰিছে বুলি আমাৰ চিৰাঙৰ সংবাদদাতাই জনাইছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি বানত চিদলি, চিৰাং, ৰাজচক্ৰৰ 4,324 পৰিয়াল বানত প্ৰভাৱিত হৈছে। একেদৰে বেংটল ৰাজচক্ৰৰ অন্তৰ্গত মাদাৰপুৰ গাঁৱৰ 790 পৰিয়াল বানৰ কবলত পৰিছে। আনহাতে বিজনীৰ ৰাজচক্ৰৰ অন্তৰ্গত শিশুবাৰী গাঁৱত গৰাখহনীয়াৰ ফলত 13 পৰিয়াল স্থানান্তৰ কৰা হৈছে। চিৰাং জিলাৰ দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বানৰ সময়ত নৈত নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত 7-মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। চিকিৎসালয়খনত প্ৰায় 5,000 ৰোগীক একে সময়তে সেৱা আগবঢ়াব পৰা যাব। এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি নিৰ্মীয়মান 500খন বিচনাযুক্ত চিকিৎসালয় ভৱনৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চিকিৎসালয় কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু নিৰ্মাণকাৰী সংস্থাৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। ডঃ শৰ্মাই সংশ্লিষ্ট পক্ষক গুণগত মান, স্বচ্ছতা আৰু নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে জনসাধাৰণক সহজলভ্য, সুলভ আৰু বিশ্বমানৰ চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা শক্তিশালী স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত 2025 ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি 5,00,000 আৰু 2,50,000 টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুনী বৈদানস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুঠ 50,00,000 টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালি, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামোলপুল গ্ৰন্থমেলাৰ উদ্যোক্তাত 5,00,000 টকাকৈ প্ৰদান কৰা হয়। ইপিনে সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ, দুলীয়াজান, দেৰগাঁও আৰু ডিমৌৰ সনাপুৰ সাহিত্য আৰু গ্ৰন্থমেলাৰ উদ্যোক্তাক 2,50,000 টকাকৈ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰন্থবৰ্ষ 2025 সফল হোৱা বুলি মন্তব্য কৰি কয় যে এই গ্ৰন্থমেলাসমূহে ৰাজ্যৰ অধ্যয়ন সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো চৰকাৰৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত এখন বাস্তৱমুখী বাজেট জনসাধাৰণক দিব পাৰিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে

0: 10 জুলাইত সদনত নবগঠিত চৰকাৰখনে পূৰ্ণাংগ বাজেট দাখিল কৰিব।
1: প্ৰথমখন বাজেট হিচাপে প্ৰস্তুতি চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই একেলগে বহি বিভিন্ন বিভাগৰ প্ৰতিটো দিনেই 8-10-12 বিভাগৰ আমি বিভিন্ন দিশত আলোচনা কৰি আছো। অহা 10 তাৰিখে বাজেট দিম মই। গতিকে অহা 10 তাৰিখৰ বাজেটৰ কাৰণে প্ৰস্তুতি চলি থাকিব আৰু এইকেইটা দিন ব্যস্ততা যথেষ্ট বাঢ়িছে, কিন্তু মোৰ আশা আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে এখন সুন্দৰ বাজেট যাতে অসমৰ ৰাইজক দিব পাৰোঁ তাৰ কাৰণে কাম।
0: বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু 8 আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকালয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলীও নিৰ্ধাৰণ কৰিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো অহা 2 আগষ্টৰ পৰা 16 আগষ্ট পৰ্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ পাছতে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব। 2027ৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ'ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা 28 মে'ৰ পৰা 6 জুন পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণ 16টা ভাষাত তথ্য দিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027ৰ বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। শিৱসাগৰ নগৰৰ মাজত থকা যমুনাৰ পুনৰুদ্ধাৰ, পৰিষ্কাৰ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে চলাই থকা কাম কাজ কালি বিধায়ক অখিল গগৈয়ে পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। 9 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত ৰূপায়ণ কৰা এই প্ৰকল্পৰ জৰিয়তে যমুনাত জলক্ৰীড়া আৰম্ভ কৰাৰ উপৰি দুয়োকাষে ফেন্সিং নিৰ্মাণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: ঐতিহাসিক যমুনাখন চাফ চিকুণ কৰি, সৌন্দৰ্য বৰ্ধন কৰি কেনেকৈ ৱাটাৰ স্পৰ্টছ কৰিব পাৰি, সেইবিলাকৰ কাম কেনেকৈ আৰম্ভ কৰিব পাৰি তাৰ কাৰণে চাফ চিকুণ কৰি থকা হৈছে। আমি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা 10 কোটি টকা এটা পাইছোঁ আৰু সেই 10 কোটি টকাৰে আমাৰ স্থানীয় ইয়াৰ প্ৰতিষ্ঠিত কণ্ট্ৰেক্টাৰ তন্ময় গোহাঁয়ে আমাৰ এখন চাফ চিকুণৰ কাম কৰি আছে। চাফ চিকুণ কৰাৰ পাছত ইয়াত আমি বাউণ্ডেৰীটোত আমি ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিম যাতে বাহিৰৰ জাবৰ জোথৰ ইয়াত পেলাব নোৱাৰে। তাৰ পাছত যদি সম্ভৱ হয় তেতিয়াহ'লে আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কাম আৰম্ভ কৰিম।
0: শ্ৰী গগৈয়ে লগতে জিলাখনত চলি থকা টাই সংগ্ৰহালয়, জিলা ষ্টেডিয়াম, খোৱাপানী যোগান আঁচনিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি প্ৰদান কৰি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউয়ে খেলখনৰ দ্বিতীয়াৰ্ধত সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4

0: লাইট হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অৰুণাচলত ধাৰাষাৰ

0: আকাশবাণীযোগে কালি প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ হাৰগিল আৰ্মি আৰু মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰশংসা কৰাৰ বাতৰি দ্য চেণ্টিনেল আৰু নিয়মীয়া বাৰ্তা আদিৰ লগতে প্ৰায়কেইখন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ অসমত বানে সংহাৰ মূৰ্তি ধাৰণ কৰাৰ বাতৰি দৈনিক জনভূমি কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে একেটা বাতৰিকেই ভূমিস্খলনত গাই নদীৰ মূল সুঁতি বন্ধ, মূৰকং চেলেক চিলাপথাৰৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যাতায়াত বন্ধ শিৰোনামেৰে প্ৰকাশ কৰিছে। পাৰপত্ৰ ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ নহয়, বৰং ইয়াক ভ্ৰমণৰ নথি বুলিহে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ স্পষ্ট কৰি দিয়াৰ এটা বাতৰি আমাৰ অসম কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। পেট্ৰল ডিজেলৰ পাছত ভাৰতকে ধৰি সমগ্ৰ বিশ্বত শীঘ্ৰেই স্মাৰ্টফোন, লেপটপ আদিৰ মূল্য বৃদ্ধি পাব বুলি এটা বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত প্ৰতিবছৰে ইউনিফৰ্ম যোগানৰ নামত বৃহৎ অনিয়ম, চলিত বৰ্ষতো লাখ লাখ ইউনিফৰ্ম নিম্নমানৰ বুলি শিক্ষা বিভাগৰ তথ্যত প্ৰকাশ পোৱাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। জি এম চি এইচৰ পুনৰ নিৰ্মাণ আৰু ভূমি জৰীপৰ কাম কাজৰ পৰ্যালোচনা কৰি চিকিৎসালয়খনত একেলগে 5,000 ৰোগীয়ে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অযোধ্যাৰ ৰাম মন্দিৰৰ দান বৰঙণিৰ ক্ষেত্ৰত হোৱা ব্যাপক খেলিমেলি সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা 7 লোকৰ ঘৰত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল। ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা। অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানাডাৰ 1-0 গ'লত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, আজি যাওঁ আহক কাৰ্বি আংলং জিলালৈ। আমাৰ সংবাদদাতা কানবুৰা চিংনাৰৰ পৰা লওঁ আহক জিলাখনৰ ৰেহৰূপ। কাৰ্বি আংলং জিলাতো 18 জুনৰ পৰা 20 জুনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ 12 বছৰ সফলতাৰে পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি জনকল্যাণ শিবিৰ আয়োজন কৰা হয়। এই সন্দৰ্ভত আমাক অধিক জনাইছে আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই।
2: কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগতো ডিফুৰ চাৰ্চিং তেৰণ লাংকুং হাবি সুৰণি টাউন হলত আয়োজিত জিলা পৰ্যায়ৰ জনকল্যাণ শিবিৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ তুলিৰাম ৰহাঙে মুখ্য অতিথিৰূপে উপস্থিত থাকে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ 12 বছৰীয়া শাসনকালত দেশৰ অন্য প্ৰান্তৰ লগতে পাহাৰীয়া জিলাখনতো সম বিকাশ, সম উন্নয়ন হৈছে বুলি দাবী কৰে।
1: কাৰ্বি আংলং জিলা কৃষি বিভাগৰ উদ্যোগত 26 জুনত ডিফুস্থিত জিলা কৃষি বিষয়া কাৰ্যালয়ত কৃষি খণ্ডত ডিজিটেল ৰূপান্তৰৰ লক্ষ্যৰে কৃষিভূমিৰ ডিজিটেল মানচিত্ৰ প্ৰস্তুতকৰণৰ ৰাষ্ট্ৰীয় প্ৰকল্প কৃষি মেপাৰ সফল ৰূপায়ণৰ উদ্দেশ্যে এক বিশেষ হাতে কলমে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই অধিক জনাইছে।
2: কৃষি সঞ্চালকালয় অসমৰ কৃষি মেপাৰ বিশেষজ্ঞ পাপৰি শৰ্মাই পৰিচালনা কৰা এই প্ৰশিক্ষণত কৃষি বিষয়াসকলক কৃষি মেপাৰ প্ৰয়োগৰ ব্যৱহাৰ, কৃষিভূমিৰ ডিজিটেল মানচিত্ৰৰ প্ৰস্তুতকৰণ, তথ্য সন্নিৱিষ্টকৰণ, কৃষক পঞ্জীয়ন আৰু ক্ষেত্ৰ পৰ্যায়ত প্ৰকল্প ৰূপায়ণৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ বীজ বিতৰণ, শস্য, খেতি, কৃষি যন্ত্ৰপাতিৰ বিতৰণ আৰু ব্যৱহাৰ আদি কৃষি কাৰ্যকলাপৰ ডিজিটেল নথিভুক্তিকৰণ আৰু নিৰীক্ষণৰ পদ্ধতি বুজাই দিয়া হয়। লগতে কেন্দ্ৰ চৰকাৰলৈ সঠিক সময়ত তথ্য প্ৰেৰণ আৰু নিৰীক্ষণ ব্যৱস্থাৰ বিষয়েও বিষয়াসকলক অৱগত কৰা হয়।
1: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেচন হলত 25 জুনত 254 সংখ্যক পৰিষদৰ অধিৱেশন সম্পন্ন হৈ যায়।

0: অধ্যক্ষ ৰাজুটিছৰ অধ্যক্ষতাত কেইবাটাও প্ৰশাসনিক সংস্কাৰ বিধেয়ক গৃহীত কৰা হয়। এয়া আমাক অধিক জনাইছে আমাৰ সংবাদদাতা কানবুৰা সিংনাৰে।
1: অধিৱেশনৰ কাৰ্যক্ৰমণিকা অনুসৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত প্ৰদেশৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং টিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে সদন এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। পৰৱৰ্তী কালত মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰঙাঙে সদনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক দাখিল কৰে। ৰাজ্যপালৰ অনুমোদনৰ বাবে সদনত দাখিল কৰা বিধেয়ক কেইখন হৈছে কাৰ্বি কাষ্টমাৰী লোকৰ পৰিষদৰ ৰাজহ সম্পৰ্কীয়, পৰিষদৰ কৰ্মচাৰীৰ পেঞ্চন আৰু প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সংস্কাৰ বিধেয়ক। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু এম ই চিসকলৰ মাহিলী দৰমহাৰ বৃদ্ধিৰ সন্দৰ্ভতো সদনত উত্থাপন কৰে। অধিৱেশনৰ পূৰ্বে হাৰাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক দৰসিং ৰহাঙে পৰিষদৰ মনোনীত সদস্যৰূপে শপত গ্ৰহণ কৰে। ৰহাঙক শপত বাক্য পাঠ কৰোৱাই জিলা আয়ুক্ত আৰণ্যক শইকীয়াই। নৱনিযুক্ত কাৰ্যবাহী সদস্যদ্বয়ক্ৰমে ভেচিং ৰং ফাৰক বন আৰু পঞ্চায়ত বিভাগৰ দায়িত্ব দিয়াৰ বিপৰীতে কাদম তেৰাংপি সমাজ কল্যাণ বিভাগ আৰু আই চি ডি এছ বিভাগৰ দায়িত্বভাৰ অৰ্পণ কৰে।
0: কাৰ্বি আংলং জিলাতো ব্যতিক্ৰমী কাৰ্যসূচীৰে আন্তৰ্জাতিক ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা পৃথকে পৃথকে জব্দ কৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসমূহ জ্বলাই ধবংস কৰি পেলায়। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই।
1: কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে জব্দকৃত কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসমূহ ডিফুৰ পৰা 14 কিলোমিটাৰ দূৰত থকা এটা ইটা ভাটাত দাহ কৰা হয়। 160টা কফ চিৰাপ, 8 কেজি ভাং, 32 কেজি মৰফিন, 5 কেজি হেৰোইন, 9 কেজি 50 গ্ৰাম পপি ফুলৰ পাহি আৰু হাজাৰ হাজাৰ নিচাযুক্ত টেবলেট জ্বলাই ধ্বংস কৰে। দাহন কৰা নিচাজাতীয় সামগ্ৰীৰ বজাৰৰ মূল্য আনুমানিক 44 কোটি 35 লাখৰ অধিক টকা হ'ব বুলি জানিব দিয়ে।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ ৰেহৰূপ শুনিলে, আমাক সংগ দিলে কাৰ্বি আংলঙৰ পৰা আমাৰ সংবাদদাতা কানবুৰা সিংনাৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো জান ছবিখনৰ পৰা মনহৰ উদাস আৰু অলকা য়াগ্নিকৰ কণ্ঠৰীতি গীত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত আনন্দ মিলিন্দৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া মহব্বতে ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু উদিত নাৰায়ণৰ কণ্ঠৰীতি গীত, গীতৰ কথা আনন্দ বক্সীৰ, সংগীত যতীন ললিতৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লৈছো জুবিন গাৰ্গৰ জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠত অজানিতে মনে মনে ছবিখনৰ এটি গীত। গীতৰ কথা আৰু সংগীত পৰিচালনা মানস হাজৰিকাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া চলতে চলতে ছবিখনৰ পৰা অভিজিত আৰু সহশিল্পীসকলৰ কণ্ঠৰীতি গীত, গীতৰ কথা জাভেদ আখতাৰৰ, সংগীত যতীন ললিত আৰু আদেশ শ্ৰীবাস্তৱৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানটিৰ শেষত এবাৰ শুনোৱা হওক মমতাজ ছবিখনৰ পৰা ৰূপম ভূঞাৰ কণ্ঠৰীতি গীত। গীতৰ কথা গৌতম শৰ্মাৰ, সংগীত পলাশ গগৈৰ।

0: মমতাজ ছবিখনত সেয়া আছিল ৰূপম ভূঞা। চিত্ৰগীত অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হাতে বাতে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ। তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
3: মোৰ নাম আছলুদ্দিন, মোৰ ঘৰ গোসাইগাঁও কোকৰাঝাৰ।
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
3: মই এতিয়া অটো চলাই ব্যস্ত হৈ আছো।
2: অটো চলোৱা আপোনাৰ কিমান বছৰ হ'ল?
3: হ'ল 17 বছৰমান হ'ল।
2: ইয়াৰ আগতে কি কৰি আছিলে?
3: ইয়াৰ আগতে বেলেগ বিভিন্ন হাজিৰা ঠাজিৰা স্কেটি কিবা কিবি কৰিছোঁ।
2: আপুনি গুৱাহাটীত প্ৰথম কেতিয়া আহিছিলে?
3: মই আহিছোঁ 2005 আহিছোঁ নেকি, 2005-04 আহিছোঁ।
2: তেতিয়া গুৱাহাটী আৰু এতিয়া গুৱাহাটীখনৰ কথা সুধিলে আপুনি কি ক'ব?
3: তেতিয়াৰ কথা আৰু এতিয়াতো বহুত ডিফাৰেঞ্চ হৈ গ'ল না, তেতিয়াতো ইমান হেৰি নাছিলেই আৰু, এতিয়াতো বহুত পৰিৱৰ্তন হ'ল।
2: মই যদি আপোনাৰ সেই সময়খিনিৰ দিন হাজিৰাৰ কথা সুধোঁ, মানে আপুনি এদিনত কিমানকৈ পাইছিল, তেতিয়াহ'লে কি ক'ব?
3: মই যেতিয়া গুৱাহাটী আছিলোঁ তেতিয়া মই চাকৰি বাকৰি কৰা নাছিলোঁ, মই এনেই ৰিক্সাহে চলাইছোঁ, কিবা বেলেগ কাম কৰিছোঁ। প্ৰথম ইনকাম মোৰ 70-80 rupees আছিলে।
1: সেই পইচাখিনিৰ মূল্য আজিৰ দিনত হয়তো নাথাকিব পাৰে, কিন্তু আপোনাৰ বাবে, আপোনাৰ জীৱনৰ বাবে সেই পইচাটোৰ মূল্য সদায় বিশেষ হৈ থাকে।

0: লাগিব, কাৰণ আপুনি প্ৰথম নিজেই উপাৰ্জন কৰি খটাই আছিলে, নহয় জানো?
1: চলাই আছো, চলবা দিছে, চলি আছো।
2: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰোঁ, যিটো আমাৰ অনুষ্ঠানটিত আমি শুনাওঁ। গতিকে আজি আপুনি কাৰ গীত শুনিব বিচাৰিব?
1: আপোনাৰ মতে শুনাই দিয়কচোন।
2: ঠিক আছে, ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক এট্ৰাছ ছবিখনৰ পৰা আলকা য়াগনিক আৰু উদিত নাৰায়ণৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ বাইদেউ, আপোনাক হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী কবিতা ডেকা। মই গণেশগুৰিত পাণ দোকান কৰি জীৱিকা নিৰ্বাহ কৰি আছো। ল'ৰা ছোৱালীৰ এটা পঢ়াই আছো, মোৰ হাজবেণ্ড নাই।
2: হয়, মই আপোনাৰ পৰা জানিব বিচাৰিছো জীৱনটো কেনে চলি আছে আপোনাৰ এতিয়া।
1: বহুত কঠিন, কিন্তু তাৰ মাজতে কৰি আছো আৰু। বহুতে মানে হাঁহে পাণ দোকান কৰা, ৰাতি ইমানলৈ থাকা, মইহে বুজি পাওঁ মোৰ ঘৰখন কেনেকে চলাওঁ। কিন্তু বহুতে বেয়া চকুৰি চায়, কিন্তু মই নিজে ঠিকে আছো কাৰণে কোনো একো কৰিব পৰা নাই।
0: আপুনি তেনেকুৱা কিবা অভিজ্ঞতা আমাৰ শ্ৰোতাসকলৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব?
1: এনেই 90% মানুহেতো চাপৰ্টে কৰে, 10% বেয়া থাকিবই সমাজত, ভাল বেয়া থাকিবই, এনেকে চলি আছো আৰু।
0: ঠিক আছে, মই দেখিছো আপুনি পাণ দোকানৰ লগতে চানা, কেঁচা চানা চব বিক্ৰী কৰে, আৰু মই যেতিয়া এই ৰাস্তাৰে গৈ থাকো মাজে মাজে দেখা পাওঁ আপুনি বিভিন্ন ধৰণৰ টেঙাও আপুনি তেনেকে বেচে। কিমান এইবোৰ বাতিবোৰৰ কিমান?
1: 20 টকা।
0: গ্ৰাহক কেনেকুৱা আদৰ?
1: পুৰা মানে 100% আদৰণি লৈছে।
0: সদায় বেলেগ বেলেগ হয়?
1: সদায় মানে আপোনাৰ যিটো মানে বতৰত যিটো ফল ওলায় সেনেকে মানে বনাওঁ আৰু।
0: এই ধাৰণাটো কেনেকুৱা হয়?
1: ধাৰণাটো মানে মই নিজে কৰিলোঁ, মানে ধৰক এইবিলাক বিক্ৰী কৰিতো, গুটখা বিক্ৰী কৰিতো আপোনাৰ কোনো মানে হেৰিয়ে নাই, ইনকাম চৰ্চ বেছি নাই, মানে নিজে ভাবিলোঁ মানে কিজানি কিবা এটা বিক্ৰী কৰিলে কিবা এটা পাওঁৱে সেনেকে মানে। আৰু চবে বিচাৰেও কেঁচা চানা বাইদেউ পাম নেকি ক'ৰবাত, এনেকে মোক সোধে, তাৰপৰা ফল মোৰ ক'ৰবাত পাম নেকি বাইদেউ এনেকে সোধে। তাৰপিছত সোধাতে মই নিজে ভাবিলোঁ আৰু, মানে ইয়াৰেও আছে ভাইটি এজন আছে, সিও ক'লে বৌ আপুনি কেঁচা চানা বিক্ৰী কৰক। তাৰপিছত মই এদিন মানে আধা কেজি কাপোৰ বুট আনিলোঁ, মানে 1 ঘণ্টাই নালাগিলে লগালগ শেষ হ'ল। আৰু গোটেইখিনি মই নিজেই কৰোঁ, মানে বাদামখিনি ঘৰত নি ধুওঁ, ধুই ধুনীয়াকৈ ভাজোঁ, তাৰপিছত আপোনাৰ পাপৰখিনি নিজে ভাজোঁ, আৰু বুটমুখখিনি ভালকৈ চাফাকৈ ধুই পখালি আনোঁ, আৰু মানে মই বনোৱাতে হাতেৰে লাৰোঁ, তাৰপিছত মই হাতেৰে নালাৰোঁ, কাৰণ পইচাত বহুত বীজাণু থাকে। সেইকাৰণে মানে 100% মানুহে মানে খায় এতিয়া।
0: আপোনাৰ ব্যৱসায়টোৰ মুনাফা কিমান থাকে
1: এতিয়া? মানে বেয়া বুলি নকওঁ, ভালেই, বেয়া নহয়, ভালেই।
0: ঠিক আছে, আপোনাৰ পৰা ইমান সুন্দৰকৈ কথাখিনি গম পাই খুব ভাল লাগিলে। আপোনাৰ পৰা জানিব বিচাৰিছো শেষত যে আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি কি শুনিব বিচাৰিব?
1: মইতো প্ৰথম ভূপেন হাজৰিকাকে ক'ম।
2: প্ৰিয় শ্ৰোতা, তেতিয়াহ'লে আহকচোন, এইবাৰ আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত শুনি লওঁ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: আকাশদেৱ বৰলৈ।
0: আপুনি কত থাকে?
1: হাতীগাঁও।
0: আপুনি কি কৰ্মৰ সৈতে ব্যস্ত সেই কথা আমাক কওকচোন।
1: এতিয়া মই জাষ্ট ওৱান মানি হৈছে কৰা, চাহ আছে, আপোনাৰ পাছৱৰ্ড আছে।
0: আপুনি সৰু দোকান এখনত কাম কৰি আছে, তো গতিকে মই আপোনাৰ বিষয়ে জানিব বিচাৰিছো। আপোনাৰ ঘৰত কোন কোন আছে?
1: মা আছে, দেউতা আছে।
0: আপোনাৰ দোকানখনত কি কি পায়?
1: গোটেইখিনি কৰে, পাছৱৰ্ড এণ্ড চাহ, ব্ৰেকফাষ্টো পায়।
0: এতিয়া যিহেতু ইন্ধনৰ অকণমান সমস্যা এটা হৈ আছে, গতিকে আপোনালোকৰ বিজনেছে চাফাৰ কৰিছেনে এই সমস্যা?
1: কৰি আছে আৰু, যেনে চাৰ্ভাইভ কৰি আছে, যেনে গেছৰ দাম বাঢ়িলে, চবৰ দাম বাঢ়িলে, চাৰ্ভাইভ কৰি আছে যেনে তেনে কৰি।
0: আপোনালোকক এনে কিমানটা গেছ লাগে?
1: মাহততো আপোনাৰ চাৰিটামান, চাৰিটা পাঁচটামান গেছ লাগে।
0: ঠিক আছে, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকক তেওঁলোকে ভাল পোৱা এটা গীত আমি শুনাই দিওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
1: আপোনাৰ ফেভৰিট বজাটো।
0: ঠিক আছে, নিশ্চয়কৈ ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক কেশৱ মহন্তৰ কথাৰে নলিনী চৌধুৰীৰ সুৰত অৰ্চনা মহন্তই কণ্ঠদান কৰা এই গীতটি।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম ৰিপুঞ্জ হাজৰিকা।
0: আপুনি ক'ত থাকে?
1: মই বৰ্তমান থাকোঁ নুনমাটি।
0: আপুনি বৰ্তমান উপস্থিত আছে পাণবজাৰত কটন বিশ্ববিদ্যালয়ৰ সন্মুখত। গতিকে বৰ্তমান আপুনি কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: বৰ্তমান তেনেকৈ বুলি ক'লে মই এতিয়া বৰ্তমান এই ৰেপিডো উবেৰ এইবিলাক কৰি আছোঁ। বাকী এনেই কোম্পেনীত আছিলোঁ, বৰ্তমান ওলাইছোঁ আৰু, এতিয়া এইটোৱে কৰি আছোঁ।
0: আপুনি ৰাতিপুৱা কেতিয়াৰ পৰা ৰেপিডো চলায়?
1: ৰাতিপুৱা কেতিয়াবা 6টাতো ওলাওঁ, কেতিয়াবা 9টা বাজে।
0: আৰু ৰাতি?
1: ৰাতি 9টা হায়েষ্ট, 9টা 10টা কেতিয়াবা আবেলিও সামৰি দিওঁ।
0: প্ৰায় সংখ্যক মানুহে কয় যেতিয়া ৰেপিডো বা উবেৰ সহায়ত যাত্ৰা কৰোঁ তেতিয়া তেওঁলোকে অত্যাধিক পৰিমাণৰ এটা মূলধন বিচাৰে, সেইটো কিমান সত্য আপুনি এবাৰ ক'ব নেকি?
1: সেইটো তেনেকুৱা নহয়, কেতিয়াবা ক'ৰবাত দুই এজনে বিচাৰে বাৰু, কিবা এটা বহুত পৰিমাণতো নিবিচাৰে, ক'ৰবাত 5-10 টকা এটা বা এনেকুৱা ধৰণৰ বিচাৰে। কিছুমান নকওঁতে দিয়েই আৰু কিছুমানে কোৱাৰ পিছত হয়তো কিছুমানৰ খঙো উঠে, আৰু আমিতো প্ৰায় এনেকৈ নকওঁৱেই, কিছুমানে জানি বুজি

0: ডিষ্টেঞ্চটো অনুযায়ী পোৱা যায় অকণমান হেৰি কেতিয়াবা অকণমান, কিন্তু জানি বুজি দিয়ে আৰু প্ৰায়ে দিয়ে।
1: এতিয়া যিহেতু বৰ্তমান সময়ত তেলৰ সমস্যা এটা হৈছে, গতিকে আপোনাৰ এই ব্যৱসায়টোত আপুনি যি কাম কৰ্মৰ সৈতে ব্যস্ত হৈ আছে তাত অকণমান প্ৰভাৱ পৰিছে?
0: প্ৰভাৱ নপৰা নহয়, কাৰণ তেলৰ দামটো বাঢ়িছে বহুতখিনি, সেই হিচাপত আমাৰ পাৰ কিলোমিটাৰ যিটো দি আছে সেইটো মানে বাঢ়া নাই, তেনেকে অকণমান অসুবিধা হৈছে, নোহোৱা নহয়।
1: ঠিক আছে, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ শ্ৰোতাসকলক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি এই মুহূৰ্তত কোনটো গীত শুনিব বিচাৰিব?
0: বোলে জুবিন গাৰ্গৰ গান এটা ক'ব লাগিব আৰু।
1: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগেই মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: धन्यवाद आप सबको इस सुंदर संदेश हमें मिला है खुर्जा उत्तर।
1: सर अजीत जी
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলাইছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ড আদিকে ধৰি 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে। একেদৰে দীখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ জনায়। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু 8 আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকালয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলীও নিৰ্ধাৰণ কৰি দিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো অহা 2 আগষ্টৰ পৰা 16 আগষ্ট পৰ্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ পাছতে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব। 2027ৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ'ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা 28 মেৰ পৰা 6 জুন পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়া

0: সকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। গহপুৰৰ গমিৰি অঞ্চলৰ বেবেজিয়াত যোৱা নিশা বনৰীয়া হাতীৰ উপদ্ৰৱত দুটা বাসগৃহ ধবংস হয়। হাতীৰ জাকটোৱে অঞ্চলটোৰ খেতি বাতিও তহিলং কৰে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱত স্থানীয় লোক আতংকিত হৈ পৰিছে। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত আজি বিদ্যুৎস্পৃষ্ট হৈ এজন ৰেলৰ চাফাইকৰ্মীৰ মৃত্যু হয়। ষ্টেচনৰ বায়ু প্ৰস্ৰাৱাগাৰ পৰিষ্কাৰ কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ লোকজনৰ মৃত্যু হয়। মৃত লোকজন মাইজান কানাই গাঁৱৰ সুমন শইকীয়া বুলি ৰেল আৰক্ষীয়ে জনাইছে। ঘটনাস্থলীত ৰেল আৰক্ষী আৰু ৰেল বিভাগৰ বিষয়া উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। শিৱসাগৰ জিলাৰ ডিমৌত বজ্ৰপাতত কালি এজন লোকৰ মৃত্যু হয়। মৃত লোকজন জিলাখনৰ ৰঙাদৰীয়া গাঁৱৰ জ্যোতিষ ফিল' বুলি জানিব পৰা গৈছে। লোকজনে মাছ ধৰি থকা সময়তে এই অঘটন সংঘটিত হয়। 50 বছৰ বয়সৰ ঊৰ্ধৰ জ্যোতিষ ফিল'ৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা। এফ এম ট্ৰান্সমিটাৰত আছে পপী চন্দ, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, তিলক চন্দ্ৰ দাস আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। এতিয়া শুনক পাৰাগমালা লাইভ, আগবঢ়াইছে অৰ্চনা দেৱীয়ে। नमस्कार श्रोताओं, परागमाला लाइव कार्यक्रम में आप सभी को बहुत बहुत स्वागत है। श्रोताओं, आज परागमाला लाइव कार्यक्रम में मैं अर्चना आपको आज बॉलीवुड के उन चेहरों के बारे में बात करूंगी जिन्हें देखते और उनकी बातें सुनते ही हमारी सारी टेंशन छू मंतर हो जाती है। हीरो हीरोइन तो फिल्म की जान होती है, पर कॉमेडियन ये होते हैं फिल्म का नमक। कॉमेडी के बिना फिल्म की कहानी फीकी फकी लगती है और कॉमेडी ना हो तो फिल्म अधूरी लगती है। फिल्म चाहे रोमांटिक हो, एक्शन का हो या सस्पेंस का, अगर फिल्म देखते समय हंसी ना आए तो लगता है कुछ मिसिंग है। आइए सुनते हैं ये पहला गीत।
2: हम थे वो थी हम थे।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশা বৰাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো এখনি প্ৰামাণ্য আলেখ্য।
1: অসমৰ আকাশত যদি কোনো পাহাৰে আধ্যাত্মিকতাৰ বন্তি জ্বলাই ৰাখিছে, তেন্তে সেয়াই হৈছে নীলাচল পাহাৰ। এই পাহাৰখন কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা নহয়, ই হৈছে যুগে যুগে ভক্তি, সাধনা আৰু ধৰ্মীয় পৰম্পৰাৰ পবিত্ৰ ভূমি। এই নীলাচলৰ বুকুতেই অৱস্থিত মহাপীঠ কামাখ্যা মন্দিৰ, যি শক্তি উপাসনাৰ অন্যতম প্ৰাচীন আৰু মহিমামণ্ডিত তীৰ্থক্ষেত্ৰ বুলি পৰিচিত।
2: নীলাচল পাহাৰত উঠিবলৈ আৰম্ভ কৰিলেই যেন মানুহে এখন বেলেগ জগতত প্ৰৱেশ কৰে। পাহাৰৰ একাবেকা পথ, গছ গছনিৰ ছাঁ আৰু দূৰৰ পৰা ভাহি অহা ঘণ্টাধ্বনিৰ সুৰে মনটোক এক অপূৰ্ব পবিত্ৰতা সিঁচি দিয়ে। এই পথৰ কাষে কাষে দেখা যায় বহুতো সৰু সৰু মন্দিৰ আৰু মঠ। কেতিয়াবা শিৱৰ পবিত্ৰ ৰূপৰ উপাসনা কৰা হয় তেওঁৰ নাম লৈ, কেতিয়াবা শক্তিৰ বিভিন্ন ৰূপত দেৱীক আৰাধনা কৰা হয়। এই পাহাৰত থকা মঠ মন্দিৰসমূহ কেৱল পূজাৰ স্থান নহয়, এইবোৰ যেন সাধনা আৰু ধ্যানৰ নীৰৱ আশ্ৰয়।
1: এই নীলাচল পাহাৰলৈ উঠি যাওঁতেই আমি পাইছিলোঁ মা বগলামুখী মন্দিৰ, যি মন্দিৰত প্ৰতিদিনেই দৰ্শনাৰ্থীৰ ভিৰ হয়, যি মন্দিৰৰ সেই পূজাভাগ কৰিবলৈ দৰ্শনাৰ্থী আহে দূৰ দূৰণিৰ পৰা। এই মা বগলামুখী মন্দিৰ সম্পৰ্কে আমাক তথ্য দাঙি ধৰে এই মন্দিৰৰে পূজাৰী বিকাশ ৰঞ্জন ভট্টাচাৰ্যই।
3: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ আমাৰ এই অনুষ্ঠানলৈ আপোনাক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আপোনাৰ পৰা আমি আজি জানিবলৈ বিচাৰিম এই বগলামুখী যি মন্দিৰ, এই মন্দিৰ ভাগৰ সবিশেষ।
4: মা বগলামুখী হৈছে আপোনাৰ কামাখ্যা দেৱীৰ দশমহাবিদ্যা, দহটা ৰূপ আছে মা কামাখ্যাৰ, তাৰে অন্যতম হৈছে আপোনাৰ মা বগলামুখী। যেতিয়া মানে সতীয়ে যেতিয়া শিৱে যেতিয়া মানে সতীয়ে যেতিয়া মানে দেউতাই মানে আপোনাৰ হোমযজ্ঞ মানে পাতিছিলে, যাবলৈ মানে আপোনাৰ বাধা দিছিলে মানে শিৱে সতীক, তেতিয়া মানে সতীয়ে শিৱক দহটা ৰূপ মানে আপোনাৰ দেখাইছিলে। তাৰে মানে সেই দহটা ৰূপৰ কালী, তাৰা, সুৰসী, ভুৱনেশ্বৰী, ভৈৰৱী, চিন্নামাস্তা, ধুমাৱতী, মা বগলামুখী, মাতংগী কমলা, সেই দহটা ৰূপ প্ৰত্যেকটো মানে ৰূপে এটা এটা মানে মানে গ্ৰহক পাৰ্টিচিপেট কৰে, মানে গ্ৰহ হৈছে ত্ৰিদেৱী হয়। কালী হৈছে আমাৰ শনি গ্ৰহ অধিষ্ঠাত্ৰী মা কালী, তাৰা হৈছে মানে বৃহস্পতি, বুধ গ্ৰহ হৈছে সুৰসী ত্ৰিপুৰ সুন্দৰী, আৰু ভুৱনেশ্বৰী হৈছে শুক্ৰ গ্ৰহ, আৰু

0: ভৰিবি হৈছে পৃথিৱী, গোটেই ব্ৰহ্মাণ্ড। বুধৰ কাৰণে আকৌ চিনামাস্ত হৈছে ৰাহুৰ কাৰণে, ধৰ্মাৱতী হৈছে কেতুৰ কাৰণে, মা বগলামুখী হৈছে মংগল, আৰু কমলা হৈছে চন্দ্ৰ ঘৰ কাৰণে, আৰু সূৰ্য ঘৰ কাৰণে হৈছে মাতংগী। বগলামুখী হৈছে মংগল গ্ৰহ হৈছে ত্ৰিবী। ইয়াত মানে কাৰোবাৰ মাংগলিকৰ দশা থাকিলে, মংগল গ্ৰহৰ দশা থাকিলে, বা কাৰোবাৰ মানে কৰ্মত বাধা, শত্ৰু, ব্যৱসায়ত বাধা, বা যিবিলাকে তোমাৰ ৰাজনীতি কৰে সেইবিলাক কিবা বাধা বিঘিনি আছে, বা ঘৰুৱা সুখ শান্তি, অপায় অমংগল চব মানে দূৰ হোৱাৰ কাৰণে ইয়াতে মায়ে মানে মানে ভক্তই ইয়াতে মানে আশীৰ্বাদ লয়, বিধিপূৰ্বক মানে মানে পূজা কৰে। ইয়াত আমাৰ মানে বৈদিক পূজা হয়, মানে তোমাৰ সাধা পূজা হয়, বলি পূজা হয়, জপ হয়, মহাবলি চব প্ৰকাৰৰ মানে পূজা হয়। ভক্তই মানে যেনেকৈ মানে বিচাৰে সেইমতে মানে পূজা ভাগ দিয়ে আৰু। ইয়াতে মাৰ বাৰ হৈছে মংগলবাৰ, কিন্তু আমাৰ ইয়াতে বেলেগ বাৰতো মানে পূজা পাঠ হৈ থাকে। এইটো যে মংগল গ্ৰহ অধিষ্ঠাত্ৰী মা বগলামুখী, এইটো বহুত মানে আগৰ পৰা, যেতিয়াৰ পৰা মানে মা কামাখ্যা মন্দিৰ যেতিয়াৰ পৰা মানে আৱৰ্ষণ মানে আবিৰ্ভাৱ হৈছে, এইটো আমাৰ কোনো মানে আমাৰ মূৰ্তি নাই, মূৰ্তি হ'লে আমাৰ প্ৰতিষ্ঠা মানে জৰুৰী ভাগ, খুব স্বয়ং মায়ে নিজে উদ্ভৱ হৈছে। আমাৰ ইয়াতে ক'তো মূৰ্তি নাই, মানে মাৰ মানে পানী মানে যিটো মানে জৰুৰী পিঠিত আমি মানে পূজা কৰোঁ। কিন্তু সেই মা কামাখ্যা মন্দিৰ যেতিয়াৰ পৰা এটা এই হৈছে তেতিয়াৰ পৰা আমি ইয়াতে এই সমগ্ৰ পাহাৰত দহখন মানে পীঠ আছে। মই যদি কৰোঁ কালি তাৰ প্ৰত্যেক দেৱী দৰ্শনখন পীঠ আছে, ইয়াত আছে মা বগলামুখী।
1: হয়, আৰু আমি মানে দেখিবলৈ পাইছোঁ যেতিয়া আমি মন্দিৰ ভাগত সোমাই আহিছোঁ, তেতিয়া সোমাই আহোঁতে এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে মা বগলামুখী যি মন্দিৰ ভাগ, এই মন্দিৰ ভাগত হালধীয়া ৰংটো বেছি মানে দেখিব পাইছোঁ,
0: মানে পীতাম্বৰী মানে বিষ্ণুৰ ৱাইফ হিচাপেও আমি ইয়াত তোমাৰ পূজা হয়। পীতাম্বৰী মানে তোমাৰ হালধীয়া, বিষ্ণুৱে তোমাৰ হালধীয়া ড্ৰেছ পিন্ধে, তেওঁ সহধৰ্মিনী হৈছে মা বগলামুখী, পীতাম্বৰী বগলামুখী বুলি কোৱা হয়। পীতাম্বৰী মানে পীতাম্বৰী হালধীয়া পীতাম্বৰী বুলি কওঁ, পীতাম্বৰী মা বগলামুখী। ইয়াত মানে হালধীয়া ফুলেৰে পূজা হয়, হালধীয়া বস্ত্ৰ, হালধীয়া শাড়ী চব কিবা হালধীয়াই হয়, মানে মা বগলা হালধীয়া হয়।
1: আৰু কেনেধৰণে
0: ইয়াত পূজা পাতল কৰা হয়? ইয়াতে ডেইলি নিত্যভোগ হয়, ডেইলি ধৰক দুটামান বজাত চব পূজা শেষ হোৱাৰ পিছত ডেইলি মাক মানে ভোগ আগবঢ়োৱা হয়, সন্ধিয়া আৰতি হয়, ৰাতিপুৱা নিত্য পূজা হয়। নিত্য পূজাটো তোমাৰ মানে কি বুলি কয় মানে পূজা ভাগ হয়, ভোগটো তোমাৰ মানে দুপৰীয়া হয়, ভোগ উচৰ্গা, আকৌ সন্ধিয়া তোমাৰ আৰতি হ'ব, সেই আৰু। বাকী সন্ধিয়াও ইয়াতে মানে হয় পূজা, দিনতো হয়।
2: এই বগলামুখী মন্দিৰটো হিন্দু ধৰ্মৰ দশ মহাবিদ্যাৰ অন্যতম দেৱী বগলামুখীক লৈ উৎসৰ্গিত মন্দিৰ। বগলা দেৱী বা বগলামুখী দেৱী শক্তিৰ এক বিশেষ ৰূপ। তান্ত্ৰিক সাধনাত এই দেৱীৰ বিশেষ স্থান আছে। বিশ্বাস কৰা হয় যে বগলা দেৱী শত্ৰু শক্তি নাশ কৰে আৰু অন্যায় শক্তিক স্তব্ধ কৰি ৰাখে। সেয়েহে বহু সাধক আৰু ভক্তে এই মন্দিৰত আহি দেৱীৰ আৰাধনা কৰে।
3: এই মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত আৰু কামাখ্যা মন্দিৰৰ পৰিসৰৰ ভিতৰতে আছে। পাহাৰৰ আধ্যাত্মিক পৰিৱেশত বগলা মন্দিৰে এক গম্ভীৰ আৰু শান্ত ভাৱ প্ৰকাশ কৰে। বহু সাধু সন্ন্যাসী আৰু তান্ত্ৰিক সাধকে ইয়াত সাধনা কৰে বুলি লোকবিশ্বাস আছে। বগলা দেৱীৰ মূৰ্তি সাধাৰণতে সোণালী বা হালধীয়া ৰঙৰ সৈতে সম্পৰ্কিত। এই দেৱীক পূজা কৰোঁতে হালধীয়া বস্তু, বিশেষকৈ হালধীয়া ফুল, হালধীয়া বস্ত্ৰ ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে, যি পৰম্পৰাৰ কথা পূজাৰী বিকাশ ৰঞ্জন ভট্টাচাৰ্যই আমাক ব্যক্ত কৰিছে। ভক্তসকলে বিশ্বাস কৰে যে বগলা দেৱীৰ কৃপা লাভ কৰিলে জীৱনৰ বাধা বিঘিনি দূৰ হয় আৰু সাহস আৰু শক্তি বৃদ্ধি পায়।
2: কামাখ্যা তীৰ্থক্ষেত্ৰত বগলা মন্দিৰৰ উপস্থিতি তান্ত্ৰিক সাধনা আৰু শক্তি উপাসনাৰ ঐতিহ্য স্পষ্টকৈ প্ৰতিফলিত কৰে। বহু ভক্তে কামাখ্যা দেৱীৰ দৰ্শনৰ লগতে বগলা দেৱীৰো দৰ্শন কৰি আধ্যাত্মিক সন্তুষ্টি লাভ কৰে। বগলা মন্দিৰ কেৱল ধৰ্মীয় স্থানেই নহয়, ই শক্তি উপাসনা

0: তান্ত্রিক সাধনা আর অসমৰ আধ্যাত্মিক সংস্কৃতির এক গুরুত্বপূর্ণ অংশ। এই মন্দিরে কামাখ্যা তীর্থক্ষেত্রের মাহাত্ম্যক আর অধিক সমৃদ্ধ করে রাখিছে। নীলাচল পাহাড়ত থাকা মঠ মন্দির সমূহ কেবল পূজার স্থান নহয়, এই স্থান হৈছে সাধনা আর নীরব ধ্যানের। বহু সাধু সন্ন্যাসী ইয়াত বসবাস করে ভক্তি আর তপস্যার জীবন কটায়। সন্ধ্যা নামিলেই এই মন্দিরসমূহৰ পৰা ওলোৱা সুগন্ধ, লগতে আৰতিৰ ঘণ্টা ধ্বনি পাহাৰৰ বতাহত মিলি এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে। নীলাচলৰ মঠ মন্দিৰসমূহ অসমৰ সংস্কৃতি আৰু ধৰ্মীয় ঐতিহ্যৰো এক উজ্জ্বল প্ৰতিচ্ছবি। ইয়ালৈ অহা প্ৰতিজন ভক্ত যেন নিজৰ মনৰ ভিতৰত এক শান্তি আৰু ভক্তিৰ অনুভূতিলৈ উভতি যায়। আমিও উপস্থিত হৈছিলোগৈ এই নীলাচল পাহাৰতে থকা কৌটিলিংগত। এই কৌটিলিংগৰ যি পৰিৱেশ, সেই পৰিৱেশ সঁচাকৈয়ে অতুলনীয়। এই মন্দিৰৰ পূজাৰী হিমাংশু বৰপূজাৰী আমাৰ মাজত উপস্থিত আছে, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই মন্দিৰৰ সবিশেষ।
1: আমি দেখিবলৈ পাইছোঁ যে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এটি খুব সুন্দৰ মন্দিৰ ইয়াতে অৱস্থিত হৈ আছে। এই মন্দিৰভাগৰ বিষয়ে আপোনাৰ পৰা কিছু তথ্য আমি ল'ব বিচাৰিছোঁ।
2: তেখেত হ'ল কৌটিলিংগ বুলি কওঁ, এনে তেখেতৰ নাম হ'ল তৎপুৰুষ। তৎপুৰুষ ভগৱতীৰ যি কামেশ্বৰ ৰূপ আছে, ভোলেনাথৰ পাঁচটা ৰূপ, তেখেতক কয় পঞ্চনন। পঞ্চননৰ এটা ৰূপ হ'ল তৎপুৰুষ। তৎপুৰুষ মানে খুব সুন্দৰ, খুব ধুনীয়া। তেখেতৰ নাম কৌটিলিংগ বুলি আমি কওঁ। কৌটিতা লিংগৰ ইয়াতে প্ৰভাৱ আছে। আৰু এই মন্দিৰ যেতিয়া ভগৱতীৰ পীঠ পৰিছে, আদি শক্তিৰ গৰ্ভস্থান পৰিছিল, তেতিয়াৰ পৰা ইয়াতে এই জ্যোতিৰ্লিংগ হিচাপে আমি ইয়াতে আমি মান্যতা কৰিছোঁ।
1: আপুনি জনাইছে যে ইয়াতে কোটিটা শিৱৰ
2: এটা প্ৰভাৱ আছে,
1: আৰু মন্দিৰটো নামকৰণ সেই হিচাপতে কৰা গৈছে।
2: হয়, সেইকাৰণে আপোনাৰ নাম দিছে, তেখেতৰ নাম কৌটিতা লিংগৰ অৰ্থ দিছে কৌটিলিংগ। এখেতৰ বাবাৰ পাঁচটা ৰূপ আছে, পাঁচটাৰ ভিতৰত এইটো হ'ল কৌটিলিংগ। আর একটা আছে সিদ্ধেশ্বৰ, সিদ্ধেশ্বৰ বুলি কয়। এটা হল কামেশ্বৰ, এটা হল হেবকেশ্বৰ, এটা হল শুদ্ধজাত। শুদ্ধজাত মানে বাল্যকাল, কামেশ্বৰ মানে বুঢ়াকাল, সিদ্ধেশ্বৰ হল ইয়ং নহয় বুঢ়াও নহয় মাজতে, আর হেবকেশ্বৰ হল তেখেত অঘৰ, যেরকম আপনার মহাকাল উজ্জয়িনীত যায়। এই অঘৰ ইয়াতে আছে। আমি কামাখ্যাৰ মানুহ কতো যাব নালাগে, আমার অসমৰ মানুহ কতো যাব নালাগে, ইয়াতে কামাখ্যাতে সব কিছু আছে।
1: কৌটিলিংগ মন্দিৰটোৰ উপৰিও এই পবিত্ৰ তীৰ্থস্থানখনত আৰু কি কি মন্দিৰ আছে?
2: পবিত্ৰ তীৰ্থস্থানৰ আপোনাৰ ইয়াতে আছে গণেশৰ, আছে গণেশ মন্দিৰ আছে। গণেশত ইয়াতে পাঁচটা গণেশ আছে, পঞ্চনন গণেশ, আৰু তলত এটা আছে আপোনাৰ গুপ্ত গণেশ আছে, তলত যাব লাগিব। ইয়াতে আমাৰ পাঁচটা গণেশ আছে। আৰু ইয়াতে যেতিয়া পৰশুৰাম আহে, পৰশুৰামে যেতিয়া ব্ৰহ্মপুত্ৰক লৈ আহে, তেতিয়া ব্ৰহ্মপুত্ৰক কয় কি তুমি ইয়াতে থাকা, মই কামাখ্যাৰ পৰা আহিছোঁ তৰ্পণ দি। তেতিয়া ব্ৰহ্মপুত্ৰ কথা নুশুনে, তেখেতে ইয়াতে তৰ্পণ দিছিল। এইটো হ'ল পৰশুৰাম কোন, এই মাতৃক যেতিয়া আপোনাৰ কাটি পেলাই আহিল, ইয়াতে তৰ্পণ দিয়াৰ পিছত ব্ৰহ্মপুত্ৰক ৰখিব দিছে ব্ৰহ্মপুত্ৰ নৰকাত। তেতিয়া ব্ৰহ্মপুত্ৰক অভিশাপ দিলে, তোমাৰ বুকেৰে যিমান যাবাৰ আছে, জোঁথাৰ আছে, সদায় তোমাৰ বুকেৰে যাব। তেতিয়া ব্ৰহ্মপুত্ৰই কাকতি মিনতি কৰাৰ পিছত মহা অষ্টমী, এতিয়া বহাগত আমাৰ এটা অষ্টমী আহে, সেই অষ্টমীৰ দিনাই গংগা মা আহে তেখেতৰ তাতে।
1: আৰু আমি জানিব বিচাৰিছোঁ মন্দিৰভাগৰ পূজাৰ সময় বা ভোগ দিয়াৰ সময় এই সম্পৰ্কে।
2: মন্দিৰৰ ইয়াতে ৰাতিপুৱা ভগৱতীক বাবাক আৰু গাঁও চাও ধুৱাই আমাৰ মোৰ ইয়াতে মানুহ আছে। বাকী ভোগটো মই ইয়াতে আহি পেলাই উচুকা কৰোঁ, আৰু এটা ডেৰটামান মাজত ইয়াতে ভোগটো দি দিওঁ। যেখিনি আমাৰ ভগৱতী বাবাৰ ভক্তবৃন্দ আছে, যেখিনি শক্তি হিচাপে আমি মই ইয়াতে অৰ্পণ কৰোঁ। আৰু
1: ভোগত কি দিয়া হয় আৰু মানে পূজা ভাগ কিদৰে কৰা হয়, কি কি দ্ৰব্যৰে পূজা কৰা হয়?
2: পূজাৰতো অৰ্থ তেখেতৰতো, তেখেতৰ পূজা আমাৰ ইয়াতে গুপ্তহে পূজা হয়, মানুহক দেখা পূজা নহয় ইয়াতে। আমাৰ ভিতৰত যি ৰকম বাহিৰৰ পণ্ডিতবিলাকে আহে, ধাম ধুম আপোনাৰ মুখেৰে আৱাজ দি দি পূজা কৰে, আমাৰ ইয়াত মনে মনে যিটো ৰহস্য আছে, আমি মৰাৰ টাইমতে যাব, বেলেগক আমি নিদিওঁ। তাৰমানে যেতিয়া মৰিম তেতিয়াই আমাৰ লগত গুচি যাব। মানুহ জানক, চব জানক, তেখেতে কামাখ্যা গোহানীৰ পূজা জানক, কৌটিলিংগ বাবাৰ পূজা জানক, সেইবিলাক জানক, কিন্তু আমি নকওঁ এইটো পূজা যি, এই শব্দটো আমাৰ ভিতৰত থাকিব। আৰু এই যি ভোগ খুৱাইছোঁ আমি আজি 33 বছৰৰ পৰা, মই

0: ভিক্ষা করি, বাবার তাতে খুয়াই আছো মাত সোমবারে সোমবারে
1: নিরামিষ আহাৰ দিয়া হয়।
0: নিরামিষ ইয়াত পিঁয়াজ লেচুন একো নাই।
1: এই মন্দিরের সঙ্গে কিমান কেইবছৰৰ পৰা জড়িত হৈ আছে?
0: না এইটো মন্দিরৰ কাৰণে তো মই বাল্যকালৰ পৰা, আমাৰ বন হ'ল 1378 হৈ গ'ল। আমি মই কেন্দুকুলাৰ বংশৰ পূজাৰী, কেন্দুকুলাৰ নাম শুনিছে নহয়, তাৰ বংশৰ মই, বাকী তো পাণ্ডা, আমি ইয়াৰ মেইন পূজাৰী কামাখ্যা মন্দিৰৰ কেন্দুকুলাৰ বংশৰ তেখেতৰ। আৰু ইয়াতে যিটো কৰ্ম, এটা আগতে মানুহ নাহিছিল, বাবা তেখেতৰ জাগৃত হ'ব লাগে, তেখেতো এনে জাগৃত, আমি আমি ভাল হ'ব লাগে আৰু মনুষ্য, তেখেতক খেয়া বাতি কৰি তেতিয়া আমি ভাল হ'ম। সেইকাৰণে এই প্ৰচেছটো মোৰ আজি 33 বছৰ হ'ল, মই ইয়াতে প্ৰসাদ যি পাৰোঁ মই খুৱাই আছোঁ আৰু।
1: জানি খুব ভাল লাগিছে আৰু আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন।
0: জয় মা, জয় মা, জয় কটিলিং বাবা।
2: নীলাচল পাহাৰৰ অন্যতম পবিত্ৰ স্থান এই কৌটিলিংগ। এই স্থানত শিৱৰ সৈতে সম্পৰ্কিত আৰু শৈৱ ধৰ্মৰ ভক্তসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কৌটি শব্দৰ অৰ্থ হৈছে কোটি বা অসংখ্য, আৰু লিংগ হৈছে শিৱৰ পবিত্ৰ প্ৰতীক। লোকবিশ্বাস অনুসাৰে এই স্থানত অসংখ্য সৰু সৰু শিৱলিংগ আছে বা আছিল, সেইবাবে ইয়াক কৌটিলিংগ বুলি কোৱা হয়। এইবোৰ শিৱলিংগ পাথৰত স্বাভাৱিকভাৱে গঠিত হোৱা বুলি বহুতে বিশ্বাস কৰে, যাৰ ফলত এই স্থানক অধিক পবিত্ৰ বুলিও গণ্য কৰা হয়। এই পবিত্ৰ স্থান নীলাচল পাহাৰত অৱস্থিত আৰু কামাখ্যা মন্দিৰৰ আধ্যাত্মিক পৰিৱেশৰ সৈতে গভীৰভাৱে জড়িত। পাহাৰৰ নিস্তব্ধ আৰু প্ৰাকৃতিক পৰিৱেশত কৌটিলিংগ স্থানটো এক বিশেষ ধ্যানময় অনুভূতি প্ৰদান কৰে। বহু ভক্তে ইয়াত আহি শিৱৰ নাম স্মৰণ কৰে আৰু পূজা অৰ্চনা কৰে। হিন্দু বিশ্বাস অনুসাৰে কৌটিলিংগৰ দৰ্শন কৰিলে বহু পুণ্য লাভ হয়। বিশেষকৈ শিৱভক্তসকলে কামাখ্যা দেৱীৰ দৰ্শনৰ লগতে এই স্থানতো আহি প্ৰণাম কৰে। ইয়াত ধ্যান, জপ আৰু সাধনা কৰা বহু সাধককো দেখা পোৱা যায়। কৌটিলিংগ হৈছে শৈৱ আৰু শক্তি উপাসনাৰ এক মিলনস্থল। এই পবিত্ৰ স্থানেই কামাখ্যা তীৰ্থক্ষেত্ৰৰ আধ্যাত্মিক মাহাত্মক আৰু অধিক উজ্জ্বল কৰি ৰাখিছে।
1: নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰলৈ যোৱা পথত ভক্তসকলে প্ৰথমে দৰ্শন কৰা মন্দিৰভাগী হৈছে দুৱাৰপাল গণেশ মন্দিৰ। হিন্দু ধৰ্মত যিকোনো শুভকাম আৰম্ভ কৰাৰ আগতে গণেশ পূজা কৰাৰ ৰীতি আছে, সেয়েহে কামাখ্যা দেৱীৰ দৰ্শনৰ আগত ভক্তসকলে ইয়াত পূজা আগবঢ়ায়। এই মন্দিৰৰ নাম দুৱাৰপাল হোৱাৰ মূল কাৰণ হ'ল গণেশক ইয়াত মন্দিৰৰ ৰক্ষক ৰূপে কল্পনা কৰা হয়। বিশ্বাস কৰা হয় যে তেওঁ ভক্তসকলৰ সকলো বাধা দূৰ কৰি কামাখ্যা দেৱীৰ দৰ্শনৰ পথ মুকলি কৰে। ভক্তসকলে ফুল, নাৰিকল, মিঠাই আদি আগবঢ়াই গণেশক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। স্থাপত্যৰ ক্ষেত্ৰতো এই মন্দিৰটো সৰু হ'লেও ঐতিহ্যপূৰ্ণ। প্ৰাচীন কালৰ শৈলীৰে গঢ়া এই মন্দিৰে কামাখ্যা দেৱালয়ৰ সামগ্ৰিক ধৰ্মীয় পৰিৱেশক আৰু অধিক সমৃদ্ধ কৰিছে। প্ৰতিদিনে বহু ভক্ত ইয়াত আহি গণেশৰ আশীৰ্বাদ লয় আৰু তাৰ পিছত কামাখ্যা দেৱীৰ মূল মন্দিৰলৈ আগবাঢ়ে। ক'ব পাৰি যে দুৱাৰপাল গণেশ মন্দিৰ কেৱল এটা সৰু মন্দিৰ নহয়, ই কামাখ্যা তীৰ্থক্ষেত্ৰৰ আধ্যাত্মিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। ভক্তসকলৰ বিশ্বাস, ভক্তি আৰু পৰম্পৰাই এই মন্দিৰক আজিও বিশেষ মৰ্যাদা প্ৰদান কৰি আহিছে। এই মন্দিৰলৈ উঠি যোৱা মেখেলা উজোৱা পথতেই আমি লগ পাইছিলোঁ এগৰাকী দৰ্শনাৰ্থীক, যিয়ে নিতৌ এই পথেৰে অহা যোৱা কৰে আৰু গণেশক পূজা কৰে। তেওঁ আমাক কয়,
3: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক স্বাগতম। ইতিমধ্যে আমি গম পাইছোঁ যে আপুনি এই ৰাস্তাটোৰে অহা যোৱা কৰে নিতৌ, গতিকে নিশ্চয় এইভাগ দুৱাৰপাল গণেশ মন্দিৰ লগতে কামাখ্যা আমাৰ যিভাগ মন্দিৰ আছে সেই মন্দিৰৰ লগত আপোনাৰ আত্মাৰ এক বেলেগ অনুভৱ, গতিকে আমি জানিবলৈ প্ৰয়াস কৰিম, কেনেকুৱা লাগে আপোনাক?
4: এই পথটো, যিটো ৰাস্তা কামাখ্যা মন্দিৰৰ, এইটো মেখেলা উজা পথ বুলি কয়, এইটো নৰকাসুৰে বনোৱা পথ। সেইটো আত্মা অনুভূতি মানে মা একদম জাগ্ৰত হয়, মাক মানে অলপ অলপ তুমি অন্তৰংগটো মানে দি পেলাই মাক সেইটো কৰিলে এইটো মাক গম পোৱা যায় যে মা আজিও আছে।
3: আপোনাৰ কেনেকুৱা, আচলতে মনত কেনেকুৱা ভাল লগা এক অনুভূতি, কাৰণ আপুনি

0: কাগজৰ কৰোতে এই মন বিভাগ আপুনি পাই যায়?
1: পাই যাওঁ। অনুভূতিটো মানে মাৰ মানে একদম এইটো ব্যাখ্যা কৰিব নোৱাৰি, মাৰ যিটো আশীৰ্বাদ আৰু মাৰ যিটো উপস্থিতিটো এইটো মানে ব্যাখ্যা কৰা নাযায়। এইটো মানে ব্যক্তিগতহে এইটো মানে অনুভূতিটো হয়। এইটো মানে মই তোমাক প্ৰকাশ কৰিব নোৱাৰিম মাৰ কেনেকুৱা ধৰণৰ হেৰিটো আছে, আশীৰ্বাদ মাৰ আশীৰ্বাদ।
0: কেতিয়াৰ পৰা এই
1: আমি জন্মৰ পৰা সৰু অলপ ডাঙৰ হোৱাৰ পৰাই এইটো অহা যোৱা হয়। আপোনাৰ নৰকাসুৰৰ সত্য যুগতে এইবিলাক স্থাপনা হোৱা, নৰকাসুৰে স্থাপনা কৰা আছিলে। পিছত মোগলৰ অত্যাচাৰত এইবিলাক ভাঙি দিয়া হৈছিলে। ভাঙি দিয়াৰ পিছত কোচবিহাৰ ৰজা নৰনাৰায়ণ চিলাৰায়ে আকৌ পুনৰ মানে পুনৰনিৰ্মাণ কৰাইছিলে। তাৰপিছত এতিয়ালৈকে সেই চলি আছে তেনেকুৱাকে। গণেশ মন্দিৰ দৰ্শন কৰিব লাগে প্ৰথম, গণেশ মন্দিৰ কৰিহে আৰু চাৰিটা কামাখ্যা মন্দিৰৰ চাৰি মাথাত চাৰিটা দুৱাৰপাল আছে। এইটো পূব মাথাৰ দুৱাৰপাল হয়, পশ্চিম মাথাটো এটা দুৱাৰপাল আছে, উত্তৰ দক্ষিণ চাৰিটা চাৰিটে দুৱাৰপালৰ স্থান আছে, চাৰিটা গণেশ মন্দিৰ আছে তাৰে এইটো পূব মাথাৰ পূব ফালৰ।
0: বৰ্তমান দেখা যায় যে যিহেতু যান বাহন লৈ কামাখ্যা গেটৰ পৰা আৰম্ভ কৰি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ দৰ্শনাৰ্থীসকল গুচি যায়, এই দুৱাৰপাল যি মন্দিৰ ভাগ আছে এই মন্দিৰ ভাগ এৰি পেলাই গুচি যোৱা পৰিলক্ষিত হয় কিছু কিছু ক্ষেত্ৰত। আচলতে আপুনি কি ক'ব বিচাৰিব, যিহেতু আগৰ পৰাই কয় যেন আচলতে গণেশ মন্দিৰ ভাগক প্ৰণাম জনাইহে
1: কামাখ্যা মা, মানুহবিলাকে এইটো মিষ্টেক কৰে, মানুহবিলাকে একেবাৰে ডাইৰেক্ট মন্দিৰলৈ গুচি যায়। কিন্তু আচলতে নিয়ম হেঁচো যে প্ৰথম গণেশ বাবাকে দৰ্শন কৰিহে কামাখ্যা মন্দিৰ যাব লাগে, এইটো পূৰ্ণ মানে দৰ্শনটো হ'ব। আৰু একেবাৰে মাৰ তাতে যোৱা মানে এইটো পূৰ্ণ বুলিয়ে ক'ব লাগিব, মাৰ লগতো গণেশ বাবা আছে যাতে। আৰু মানে খোজকাঢ়ি গ'লেতো বেছি ভাল, আৰু খোজকাঢ়ি গ'লে এইটো গণেশ বাবাটো পোৱাই যায়। উত্তৰ মা পশ্চিম ভাগৰ পৰাও আহিলেও গণেশ মন্দিৰ খোজকাঢ়ি আহিলে সেই পোৱা যায়। আৰু মেখেলা সজোৱা পথটো মানে বিশেষকৈ আৰু ঐতিহাসিক, তাৰমানে মেখেলা সজোৱা পথেদি মানে অহা যোৱা নকৰিলে কামাখ্যা মন্দিৰ অহা যোৱাৰ মানে সেইটো নাপাব, আনন্দটো নাই, আমেজটো নাপায়, গাড়ীত গ'লে সেই আমেজটো নাই আৰু আধ্যাত্মিকতাও নাহে। এই খোজকাঢ়ি গ'লে যিটো মানে ইয়াৰে এইটো আছে মানে
0: আপোনাৰ
1: আধ্যাত্মিকতাটো মানে সেনেকে পোৱা নাযায় গাড়ীত গ'লে, খোজকাঢ়ি গ'লে।
0: আপুনি যেহেতু কৈছে যে আপুনি সৰুৰ পৰাই এইফালে অহা যোৱা,
1: সৰুৰ পৰা সৰু মানুহবিলাকে অলপ নিজে এইটো জাগা আৰু মানে নজনা দিনত মানুহে আৰু বাহিৰৰ পৰা অহা মানুহে গম নাপায় বস্তুটো। আমি স্থানীয় মানুহবিলাকে এইটো জনাব লাগে যে আপোনালোকে গণেশ মন্দিৰ প্ৰথমে গৈ আহক, তাৰপিছত আহিব মন্দিৰলৈ, সেইটো কোৱা নাযায় কাৰণে তেওঁলোকে বুজি নাপায়, মন্দিৰ দৰ্শন কৰি গুচি যায় তেওঁলোকে।
0: মানে যাৰ বাবে এতিয়া বাকী কেইভাগ যি মন্দিৰ আছে মন্দিৰত মানুহৰ দৰ্শনাৰ্থীৰ ভিৰৰ বিপৰীতে এই গণেশ মন্দিৰ ভাগত দৰ্শনাৰ্থীৰ ভিৰ আচলতে বহুত কম দেখা পোৱা
1: যায়। কাৰণ গাড়ীবিলাক আচলতে গাড়ীত যোৱাৰ কাৰণে হয়, গাড়ীত যোৱাৰ কাৰণে মানুহৰ টাইম ফেক্টৰ থাকে, আজিকালি মানুহৰ সময় নাই আৰু ইমান মানে মাক দৰ্শন কৰিব আহিছোঁ বুলি সেনেকৈ আহে, মাক দৰ্শন কৰি গুচি যায়। কিন্তু মাক যে দৰ্শন কৰাৰ আগতে গণেশ বাবাৰ দৰ্শন কৰিব লাগে সেইটো কথা উপলব্ধি কৰা নাই, আৰু সেইটো কথাৰ প্ৰচাৰো নাই, তাৰমানে প্ৰচাৰ হ'লে মানুহ উপলব্ধি কৰিব, মানুহে জানিব, নহয় জানো?
2: অসমৰ হৃদয়ত অৱস্থিত নীলাচল পাহাৰ আধ্যাত্মিকতা আৰু ধৰ্মীয় পৰম্পৰাৰ এক মহৎ কেন্দ্ৰ। এই পাহাৰৰ ওপৰতেই অৱস্থিত বিখ্যাত কামাখ্যা মন্দিৰ, যাক ভাৰতবৰ্ষৰ অন্যতম প্ৰাচীন শক্তিপীঠ বুলি গণ্য কৰা হয়। এই মূল মন্দিৰৰ উপৰিও নীলাচল পাহাৰত থকা এই সৰু সৰু মন্দিৰবোৰ, যিবোৰ মন্দিৰে তীৰ্থক্ষেত্ৰক অধিক সমৃদ্ধ কৰি তুলিছে, এই আটাইবোৰ মন্দিৰ সঁচাকৈ লেখত ল'বলগীয়া। প্ৰথমতেই নীলাচল পাহাৰৰ মন্দিৰৰ কথা ক'বলৈ গ'লে কামাখ্যা মন্দিৰটোৱে হৈছে মূল মন্দিৰ। ইয়াত পূজিত হয় শক্তিৰূপী দেৱী কামাখ্যাক। তান্ত্ৰিক সাধনা আৰু শক্তি উপাসনাৰ ক্ষেত্ৰত এই মন্দিৰৰ বিশেষ গুৰুত্ব আছে। নীলাচল পাহাৰত দশ মহাবিদ্যাৰ বিভিন্ন ৰূপৰ মন্দিৰো আছে, তাৰে ভিতৰত উল্লেখযোগ্য হৈছে তাৰা মন্দিৰ, ভুৱনেশ্বৰী মন্দিৰ, মা বগলামুখী মন্দিৰ আৰু ছিন্নমস্তা মন্দিৰ। এইবোৰ মন্দিৰ শক্তি উপাসনাৰ বিশেষ স্থান আৰু বহু সাধক ইয়াত সাধনা কৰে। আচলতে কামাখ্যা মন্দিৰৰ সমগ্ৰ মন্দিৰ ভাগ লগতে নীলাচল পাহাৰত অৱস্থিত বিভিন্ন মন্দিৰৰ বিৱৰণ দাঙি ধৰি কামাখ্যা দেৱালয়ৰ বৰদলৈ কবিন্দ প্ৰসাদ শৰ্মাদেৱে আমাক এনেদৰে কয়।
3: বাক্য দুৱাৰ যিসকল যাত্ৰীক সেইফালৰ পৰা আহে মটৰবোৰ ৰাস্তাৰে বা খোজকাঢ়ি আহে।

0: দেখালোঁ যে সেইটো মেঘদ্বাৰ। সেই মেঘদ্বাৰেদি সোমাই এইটো হ'ল মূল মন্দিৰৰ কেম্পাছ। প্ৰথমে যাত্ৰীসকল আহি এই সম্ভৱকুণ্ড, এইটো সম্ভৱকুণ্ড, এই সম্ভৱকুণ্ডলৈকে আহে। এই চিৰিৰে সম্ভৱকুণ্ডত নামি এই সম্ভৱকুণ্ডৰ ইয়াত ভৰি হাত ধুৱে, স্নান কৰে, কৰি আকৌ পুনৰ মন্দিৰলৈ গৈ আমাৰ আগৰ পুৰণি, মই যিটো আগতেও কৈছোঁ, আমাৰ মানে উত্তৰ দুৱাৰ, এইখন হ'ল উত্তৰ দুৱাৰ। এইখন উত্তৰ দুৱাৰ দি ভিতৰলৈ সোমাই গৈ কামেশ্বৰ, কামেশ্বৰী ভিতৰত পূজা কৰি এই যিটো ডাঙৰটো আছে স্তম্ভটো, সেইটোৰ তলতে মা কামাখ্যাৰ গৰ্ভগৃহ, সেই গৰ্ভগৃহ দৰ্শন কৰি আকৌ সেইফালে আকৌ উত্তৰ দিয়েদি ওলাই ওলাই এইফালে এনেকৈ ঘূৰিব পাৰে। ঘূৰি ঘূৰি ঘূৰি প্ৰদক্ষিণা কৰি আকৌ তেওঁলোকে ওলাই যায়। এতিয়া কালক্ৰমত আমাৰ যেতিয়া যাত্ৰীৰ সংখ্যা বাঢ়িলে, যাত্ৰীৰ সংখ্যা বাঢ়াৰ লগে লগে আমি এই কেম্পাছটোৰ ভিতৰত যাত্ৰীকৰ লাইনৰ ব্যৱস্থা, এইবোৰ হ'ল লাইন, এইবোৰ যাত্ৰীকৰ লাইন, যাত্ৰীকৰ লাইন এনেকৈ ওলাই যায়। এইটো হ'ল আমাৰ মূল কাৰ্যালয়, যিটো এতিয়া আমি বহি আছোঁ ইয়াতে, এইটো আমাৰ মূল কাৰ্যালয়। এই কাৰ্যালয়টোৰ ওচৰত এইটো কুবেৰ মন্দিৰ, কুবেৰ মন্দিৰ এটা আছে, এইটো কুবেৰ মন্দিৰ। আৰু সেই কাষৰ কিন্তু যিটো আছে নাই, সেইটো শীতলা মন্দিৰ, শীতলা মন্দিৰ। সেই ঘৰটোত এতিয়া বৰ্তমান যিটো আমি টিকটবিলাক দিওঁ, টিকটবিলাক যাত্ৰীকৰ দৰ্শনৰ, এই টিকটবিলাক এনেকৈ টিকট দিওঁ। আৰু সেই পশ্চিম গেট যিটো আছে, সেই কিন্তু আমাৰ পশ্চিম গেট, হনুমান গেট বুলি কয়। এই সেইফালে গৈ হনুমানটো হয় নদীৰ পাৰ, একদম ব্ৰহ্মপুত্ৰ যিটো নদীৰ পাৰ পাই গৈ, সেইটো অৰিজিনেলি সেইটোৱে আছিল আগৰ পৌৰাণিক দৰ্শনৰ ৰাস্তা। যেতিয়া ইয়াত সেই নাছিলে, গাড়ী ঘোঁৰাৰ ব্যৱস্থা নাছিলে, যান জঁটৰ ব্যৱস্থা নাছিলে, তেতিয়া সেই ব্ৰহ্মপুত্ৰ নদীৰে ঘটি আহি তেনেকৈ আহি সেইখন গুৱাৰে সোমাইছিলে, সেইখন গুৱাৰে আহি পেলাই এনেকৈ দৰ্শনৰ ব্যৱস্থা কৰিছিলে। এতিয়া কালক্ৰমত এইখন গুৱাৰ ব্যৱস্থাটো এতিয়া দৰ্শনাৰ্থী যিমানে বাঢ়িলে, গাড়ী ঘোঁৰাৰ মটৰৰ অৱস্থা হ'ল, এইখন গুৱাহাটী আহে, কিছু সংখ্যক এতিয়াও আহে। সেইখন আমাৰ যিখন আছে পশ্চিম দুৱাৰ, পশ্চিম দুৱাৰে সেই আমাৰ ব্ৰহ্মপুত্ৰত পৰা আহি এনেকৈ পাণ্ডুনাথ যিটো আছিলে, সেই পাণ্ডুনাথ হৈ এনেকৈ আহিবলৈ সোমায়। এইবোৰ হ'ল, আৰু এইটো এটা মন্দিৰ কেম্পাছৰ ভিতৰতে আছে, এইটো ঋণমোচন কেন্দ্ৰ বুলি কয়। এইটো এটা শিৱ আছে, শিৱৰ ভিতৰত এইটো পানীৰ ডুবত থাকে, এইটো শিৱ এটা আছে। এটা আমাৰ কামাখ্যাত তাৰমানে কি, এই দশম অবিদ্যাৰ দহটা দেৱী আছে নীলাচল পৰ্বতত, তাৰোপৰি আমাৰ পঞ্চশিৱ, পাঁচটা শিৱ মন্দিৰো আছে। সেই শিৱ মন্দিৰৰ ভিতৰত এই এটা ঋণমোচন এটা শিৱ, আমাৰ পঞ্চ যিটো আমাৰ পূজা হয় শিৱৰাত্ৰিৰ দিনা, ইয়াৰ পানীখিনি সিঁচি পেলাই এই শিৱলিংগটো পূজা। বাকীবোৰ মন্দিৰ বাহিৰে বাহিৰে আছে।
1: নীলাচল পাহাৰৰ নীৰৱ বুকুত পুৱাৰ ৰ'দে সোণালী সুৰ তোলে, ঘণ্টা ধ্বনিৰ মধুৰ ধ্বনিত ভক্তিৰ গাথা আকাশে আকাশে উৰে,
2: গছ গছনিৰ ছাঁত ধূপৰ গোন্ধ, মন্ত্ৰৰ সুৰে কঁপি উঠে চাৰিও দিশ। এই পবিত্ৰ ভূমিতেই জাগ্ৰত হৈ থাকে মহাশক্তি কামাখ্যাৰ পবিত্ৰ আশা।
1: পাহাৰৰ একাবেকা পথত অসংখ্য পদচিহ্নৰ ইতিহাস, ভক্তৰ প্ৰণামত পবিত্ৰ হৈ থাকে কামাখ্যা মন্দিৰৰ মহিমাময় আকাশ।
2: সন্ধিয়া নামিলে আৰতিৰ পোহৰে নীলাচল জ্বলি উঠে দীপ্তিৰ দৰে, ঘণ্টা শংখ আৰু মন্ত্ৰৰ সুৰ ভক্তিৰ নদী হৈ বয় ধীৰে ধীৰে।
1: নীলাচল যেন এক চিৰন্তন কাব্য, বিশ্বাসৰ পবিত্ৰ গান, য'ত মানুহে বিচাৰি পায় আত্মাৰ শান্তি আৰু ভক্তিৰ প্ৰাণ। যুগে যুগে এই পাহাৰৰ বতাহত শুনা যায় একেই সুৰ, বিশ্বাস ভক্তি আৰু প্ৰেমেৰে পবিত্ৰ হওক পথ চলা দূৰ।

0: ইমানপুৰৰ শ্ৰোতাসকলে নীলাচল পাহাৰৰ প্ৰাচীন মন্দিৰ শীৰ্ষক প্ৰামাণ্য আলেখ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰ।

0: होर्मुज जलडमरुमध्य को लेकर उत्पन्न हुए विवाद का समाधान करना है। पिछले कुछ दिनों में दोनों देशों के बीच सैन्य कार्रवाई तेज हो गई थी। अमेरिका ने ईरान पर संघर्ष विराम का उल्लंघन करने का आरोप लगाते हुए उसके सैन्य ठिकानों पर हमला किया था। इसके जवाब में ईरान ने बहरीन और कुवैत में अमरीकी सैन्य अड्डों पर बैलिस्टिक मिसाइलों और ड्रोन से हमले किए। घरेलू शेयर बाजार का संवेदी सूचकांक 152 अंक गिरकर 76,948 पर और निफ्टी 26 अंक कम होकर 24,030 पर आ गया। भारतीय पुरुष हॉकी टीम ने इंग्लैंड को पेनल्टी शूटआउट में 3-2 से हराकर एफआईएच प्रो लीग में जीत के साथ अपना अभियान संपन्न किया। फुटबॉल में फीफा विश्व कप के नॉकआउट चरण में कनाडा ने दक्षिण अफ्रीका को 1-0 से हरा दिया। अमेरिका के लॉस एंजलिस में खेले गए मुकाबले में कनाडा के स्टीफन यूस्टाकियो ने एकमात्र गोल किया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল। ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে বান পৰিস্থিতি পৰ্যালোচনা। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি সাহসিকতা বঁটা প্ৰদান আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলাইছে। জোনাইৰ চিলে আৰু জোনাইৰ নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ, দেউৰী, পেৰাবেংগলী, অকলেণ্ড আদিকে ধৰি 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত কমেও 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নৈখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নৈৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তুসমূহৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলিও কোৱা হৈছে।
2: কাজিৰঙাত 9টা এনিমেল কৰিডৰ আছে, তাত ক্ৰিটিকেল ক্ৰছিং এৰিয়া কিছুমান আছে, তাত আমি এনিমেল ছেন্সৰ ছিষ্টেম লগোৱা হৈছে। বন্যপ্ৰাণী যেতিয়া পাৰ হয় তেতিয়া আমাক ইমিডিয়েট এলাৰ্ট পাই যায়। সেইটো মতে 6টা লোকেশ্যনত এইটো ছিষ্টেম এতিয়া চলি আছে, এক্টিভ আছে। আৰু এইটো এৰিয়াত এডিচনেলি আমি স্পীড ছেন্সৰো দিয়া হৈছে, যিকোনো গাড়ী যদি অ'ভাৰ স্পীডিং কৰে সেইটো আইডেণ্টিফাই হ'ব। চ' আইডেণ্টিফাই হোৱা অ'ভাৰ স্পীডিং কৰা গাড়ীত মানে এইটো NGT অৰ্ডাৰ মতে যিকোনো ফাইন ল'ব লাগে, এইটো ফাইন কৰিব ফাইন হ'ব। আৰু আমি লাষ্ট 2 বছৰ আমি এইটো ক্লোজলি দেখিছোঁ, আমাৰ মেক্সিমাম আজিৰ দিনত কাজিৰঙা এৰিয়াত যিকোনো গাড়ী পাৰ হয় এইটো এনিমেল ছেন্সৰ এৰিয়াত এইটো নিজে স্পীড কমাই দিয়ে। এইটো ভালেমান মানে আমাৰ চালকসকলৰ পৰা ছাপৰ্টো পাইছে আৰু এইটো ভাল এটা ছিগনেল হয় এইটো। আৰু লগতে আমাৰ ষ্টাফ তাত সদায় ডিউটিত থাকে, তেওঁলোকৰ লগতো ৰেগুলাৰলি ইণ্টাৰেকশ্যন হয় আমাৰ চালকসকলৰ লগত। চ' এইটো ভাল পৰিৱেশতে আছে আৰু যদি এনেকুৱা ভাইলেশ্যন হয় তেতিয়া আমি ডেফিনেটলি আইনমতে যি একশ্যন ল'ব লাগিব। আমাৰ কাজিৰঙা এৰিয়াত বন্যপ্ৰাণী বানপানীৰ সময়ত পাৰ হোৱাৰ সম্ভাৱনা সদায় থাকে। সেইকাৰণে এইটো নিজৰ ছেফটি আৰু বন্যপ্ৰাণীৰ ছেফটিৰ কাৰণে মনত ৰাখি সকলোৱে এটা স্পীড লিমিটৰ ভিতৰত এনেকৈ 40 কিলোমিটাৰ পাৰ আৱাৰ দিয়া হৈছে, সেইটো স্পীড লিমিটত যদি চলালে সকলোৰ কাৰণে ভাল। আৰু কাজিৰঙাৰ বন্যপ্ৰাণী ৰক্ষা কৰিবৰ কাৰণে, বচিবৰ কাৰণে এইটো এটা নিজৰ কণ্ট্ৰিবিউচন হ'ব, সেইটো কাৰণে মই সকলোক অনুৰোধ কৰিছোঁ।
1: ধেমাজিৰ পানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল কৰা হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু 8 আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকালয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাও নিৰ্ধাৰণ কৰি দিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো অহা 2 আগষ্টত পৰা 16 আগষ্ট পৰ্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া কৰা হ'ব। ইয়াৰ পাছতে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব। 2027ৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ'ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা 28 মেৰ পৰা 6 জুন পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়লো অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো গৃহক অনন্য পৰিসূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027ৰ বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰু ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। মণিপুৰত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস আৰু পলিঅ' প্ৰতিষেধক কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰা হৈছে। কালি আৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ 2,90,000টা শিশুক প্ৰতিষেধক দিয়া হ'ব। ৰাজ্যখনৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 5 বছৰ পৰ্যন্ত বয়সৰ কোনো শিশুৱে যাতে এই কাৰ্যসূচীৰ পৰা বাদ পৰি নাযায় তাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা লৈছে। কালি ইম্ফলৰ পৰিয়াল কল্যাণ সেৱা সঞ্চালকালয়ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিভাগীয় সঞ্চালকে শুভাৰম্ভ কৰা কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে অভিভাৱকসকলক সমীপৱৰ্তী বুথলৈ লৈ গৈ তেওঁলোকৰ 5 বছৰ পৰ্যন্ত বয়সলৈকে শিশুসকলক পলিঅ' প্ৰতিষেধক দিয়াবলৈ আহ্বান জনায়। মণিপুৰক পলিঅ'মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে। ত্ৰিপুৰা আৰক্ষীয়ে যোৱা শুকুৰবাৰে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ সমীপৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা 8জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। বিমানবন্দৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুশান্ত দেৱে জনোৱা মতে, আৰক্ষীয়ে প্ৰথমে বিমানবন্দৰৰ বাহিৰত সন্দেহজনকভাৱে চলা ফুৰা কৰি থকা 4জন লোকক গ্ৰেপ্তাৰ কৰে। পাছত তদন্তৰ অন্তত আন 4জন বাংলাদেশী নাগৰিককো গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। আটাইকেইজন লোকক কালি আদালতত হাজিৰ কৰোৱা হয়। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত আজি বিদ্যুৎ সৃষ্ট হৈ এজন ৰেলৰ চাফাই কৰ্মীৰ মৃত্যু হয়। ষ্টেচনৰ বায়ু প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ কৰি থকাৰ সময়তে লোকজনৰ মৃত্যু হয়। মৃত লোকজন মাইজান কানাইগাঁৱৰ সুমন শইকীয়া বুলি ৰেল আৰক্ষীয়ে জনাইছে। ঘটনাস্থলীত ৰেল আৰক্ষী আৰু ৰেল বিভাগৰ বিষয়া উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। গহপুৰৰ গমিৰি অঞ্চলৰ বেবেজিয়াত যোৱা নিশা বনৰীয়া হাতীৰ উপদ্ৰৱত দুটা বাসগৃহ ধবংস হয়। হাতীৰ জাকটোৱে অঞ্চলটোৰ খেতি বাতিও তহিলং কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱত স্থানীয় লোক আতংকিত হৈ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি দি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত

0: নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গলত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে বান পৰিস্থিতি পৰ্যালোচনা। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি সাহসিকতা বঁটা প্ৰদান। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ

0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি সাহসিকতা বঁটা প্ৰদান আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান গীত আৰু গজল। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লোৱা হৈছে জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল। গজলটি লিখিছে কতিল শিফায়ী।

কামাল খানৰ কণ্ঠৰ গীতটি শুনিলে। গীত আৰু গজল এই অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণী। অনুষ্ঠানৰ আৰম্ভণিৰে শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ।

সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনক অমিয় মোহন দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ আনন্দী দাসৰ, সংগীত পৰিচালনা সুকৃতি সেনৰ।

এতিয়া শুনক কুমাৰী হিৰণময়ী বৰাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ আনন্দী দাসৰ, সংগীত পৰিচালনা সুকৃতি সেনৰ।

সুৰৰ কৰণীয় অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কুমাৰী মমতা বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা আৰু সুৰ শ্ৰীবিষ্ণু ৰাভাৰ।

সুৰৰ কৰণী অনুষ্ঠানৰ শেষত শুনক দিলীপ কুমাৰ শৰ্মা আৰু মিনতী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিনাথ শৰ্মা বৰদলৈৰ।

0: দিলীপ কুমাৰ শৰ্মা আৰু মিনতী শৰ্মাৰ কণ্ঠৰ গীতি শুনিলে। সুৰৰ কৰণী অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: ত্ৰিশ জুন অৰ্থাৎ কাইলৈ মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ দীপ্তিৰেখা শৰ্মা। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি আকৌ এবাৰ কৈ দিছোঁ 9435405222।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে। য'তে ত'তে থুক একাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰ হয়।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক, প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰলৈ খোজ কঢ়াৰো অভ্যাস কৰিব পাৰে।

ত্ৰিশ জুন অৰ্থাৎ কাইলৈ মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ তৃপ্তিৰেখা শৰ্মা। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি আকৌ এবাৰ কৈ দিছোঁ, 9435405222 আৰু 03612661876।

0: advisory and warned that the blockage could trigger a sudden flash flood. In the FIFA World Cup, Canada beat South Africa 1-0 in the first knockout match at Los Angeles in the United States. And with that, we end this news bulletin.
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
2: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
1: তাৰ মানে
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান গাখীৰতে মহৰ খুটি
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR আৰু AIR ৰেডিঅ'। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে মিনতি গগৈ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত।

মিনতি গগৈ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে শিবেন বেনাৰ্জীৰ কণ্ঠসংগীত ৰাগ শুদ্ধ সাৰংগ।

বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্ৰিকীয় দেশ ছিচিলি ভ্ৰমণৰ তৃতীয় দিনা ভিক্টৰিয়াত অৱস্থিত নৱশক্তিৰ বিনায়কৰ মন্দিৰ দৰ্শন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰে জনবিশ্বাস ব্যৱস্থাৰ সংশোধনী আইন 2026ৰ জৰিয়তে বৈধ পৰিমাপ আইন 2009ৰ অধীনত উন্নীত জাননী ব্যৱস্থা জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্ৰিকীয় দেশ ছিচিলি ভ্ৰমণৰ তৃতীয় দিনা ভিক্টৰিয়াত অৱস্থিত

0: শিবেন ব্যানার্জীৰ কণ্ঠৰ কণ্ঠসংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

বঁটাসমূহ প্ৰদান কৰিব। আজি বিয়লি 5 বজাত শ্ৰীমতী মুৰ্মুৱে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। কেন্দ্ৰীয় চৰকাৰে জনবিশ্বাস ব্যৱস্থাৰ সংশোধনী আইন 2026ৰ জৰিয়তে বৈধ পৰিমাপ আইন 2009ৰ অধীনত উন্নীত জাননী ব্যৱস্থা জাৰি কৰিছে। এই ব্যৱস্থাৰ দ্বাৰা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা নাইবা বিধি অনুসৰি আইন অমান্য কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে শাস্তিমূলক কাৰ্যবিধি আৰম্ভ কৰাৰ পূৰ্বে তেওঁলোকক শুধৰণিৰ সুযোগ দিয়া হ'ব। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সংশোধনীৰ দ্বাৰা ব্যৱসায়িক সুচলতা বৃদ্ধি কৰাৰ লগতে স্বেচ্ছামূলকভাৱে নীতি মানি চলিবলৈ ব্যৱসায়ীসকলক উৎসাহিত কৰা হ'ব। ইয়াৰ ফলত অনাহক আইনী প্ৰক্ৰিয়া হ্ৰাস কৰাৰ লগতে আস্থাভিত্তিক নীতি নিৰ্দেশনা ব্যৱস্থা আৰু গ্ৰাহক সুৰক্ষা পদক্ষেপসমূহো শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। মন্ত্ৰালয় সূত্ৰে প্ৰকাশ কৰা মতে নতুন ব্যৱস্থাৰ অধীনত এজন বৈধ পৰিমাপ বিজ্ঞান বিষয়াই ব্যৱসায়ৰ নীতিসমূহ প্ৰথমবাৰৰ বাবে উলংঘা কৰা ব্যৱসায়িক সংশোধনী আৰু শুধৰণিৰ বাবে জাননী জাৰি কৰিব পাৰে। ইয়াৰ ফলত ব্যৱসায়ীসকলে শুধৰণি কৰিবলৈ যুক্তিসংগত সময় লাভ কৰিব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ব্যৱসায়ীসকলে নীতি মানি চলিলে আইনী প্ৰক্ৰিয়া অথবা কোনো মোকৰ্দমাৰ প্ৰয়োজন নহ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উৎপাদনকাৰী, আমদানিকাৰী, মেৰামতিৰ সৈতে জড়িতসকল, ডিলাৰ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ আৰু অন্যান্য ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো এই ব্যৱস্থা প্ৰযোজ্য হ'ব। নিৰ্দিষ্ট ওজন আৰু মাপকাঠি মানি নচলা, পঞ্জীয়ন, নথি, ৰক্ষণাবেক্ষণ আদিৰ লগতে কৰ ৰিটাৰ্ণ প্ৰদানৰ ক্ষেত্ৰত বিধি উলংঘা কৰাসকলৰ ক্ষেত্ৰতো এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা ঢলে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ, দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে নিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিটোৱে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। বানৰ সময়ত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
মণিপুৰত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস আৰু পলিঅ' প্ৰতিষেধক কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰা হৈছে। কালি আৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ 290,000 শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। ৰাজ্যখনৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 5 বছৰ পৰ্যন্ত বয়সৰ কোনো শিশুৱে যাতে এই কাৰ্যসূচীৰ পৰা বাদ পৰি নাযায়।

0: চাই তাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা লৈছে। কালি ইম্ফলৰ পৰিয়াল কল্যাণ সেৱা সঞ্চালকালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ হয়। বিভাগীয় সঞ্চালকে শুভাৰম্ভ কৰা কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে অভিভাৱকসকলক সমীপৱৰ্তী বুথলৈ গৈ তেওঁলোকৰ 5 বছৰ পৰ্যন্ত বয়সলৈকে শিশুসকলক পলিঅ' প্ৰতিষেধক দিবলৈ আহান জনায়। মণিপুৰক পলিঅ'মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে অনুসন্ধান চলাই থকা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাদিল গোচৰত 10 জন অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ দিল্লীৰ এখন আদালতে 11 জুলাইলৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ লগে লগে অভিযুক্ত কেইজনক ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পূৰ্বে 15 জুনত আদালতে অভিযুক্ত কেইজনৰ ন্যায়িক জিম্মা আজিলৈকে বৃদ্ধি কৰিছিল। উল্লেখযোগ্য যে এই গোচৰ সংক্ৰান্তত চি বি আইয়ে এই পৰ্যন্ত 13 জন লোকক গ্ৰেপ্তাৰ কৰি প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টি কিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবলপ্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্ৰিকীয় দেশ ছিচিলি ভ্ৰমণৰ তৃতীয় দিনা ভিক্টৰিয়াত অৱস্থিত নৱশক্তি বিনায়কৰ মন্দিৰ দৰ্শন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ মতাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰে জনবিশ্বাস ব্যৱস্থাৰ সংশোধনী আইন 2026ৰ জৰিয়তে বৈধ পৰিমাপ আইন 2009ৰ অধীনত উন্নীত জাননী ব্যৱস্থা জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR আৰু AIR ৰেডিঅ'। এতিয়া শুনক নবনীতা দাসৰ কণ্ঠৰ লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে দেৱ কুমাৰ সিঙে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। আজি বিয়লি 5 বজাত শ্ৰীমতী মুৰ্মুৱে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু

0: মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। ধেমাজি জিলাৰ বান পৰিস্থিতি বৰ্তমানেও জটিল হৈ আছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। জোনাই চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ, দেউৰী, বেৰাবেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দীখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্তসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰো আশ্বাস দিয়ে। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলিও প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে অনুসন্ধান চলাই থকা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা NEET UG 2026ৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত 10জন অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ দিল্লীৰ এখন আদালতে 11 জুলাইলৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ লগে লগে অভিযুক্তকেইজনক ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পূৰ্বে 15 জুনত আদালতে অভিযুক্তকেইজনৰ ন্যায়িক জিম্মা আজিলৈকে বৃদ্ধি কৰিছিল। উল্লেখযোগ্য যে এই গোচৰ সংক্ৰান্তত CBIয়ে এই পৰ্যন্ত 13জন লোকক গ্ৰেপ্তাৰ কৰি প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্জৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ লৈছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয় যে বাৰিষাৰ পাছতে জলসম্পদ, পুৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপিৰ ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিটৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। পানী আৰু খহনীয়াই শিলালিপি ধ্বংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্যই শালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্জৰ বৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউয়ে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি দিয়াৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপ, এআইআৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে লক্ষ্য হীৰা দাসৰ কণ্ঠৰ আধুনিক গীত।

লক্ষ্যহীৰা দাস ৰচিত গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ, আজি সোমবাৰ 1433 খ্ৰীষ্টাব্দৰ আহাৰ মাহৰ আজি 14 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 29 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত অম্লানজ্যোতি দত্ত, প্ৰচাৰণ সহযোগী নৱজ্যোতি নৱকৃষ্ণ গোস্বামীৰ সৈতে, মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

0: জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, নিজৰ মাতৃৰ জীৱন বিপন্ন কৰি মুক্তি বিচৰাতকৈ মৃত্যুৱেই শ্ৰেয়। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ আইডিঅ'সকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইডিঅ'সকল, অৰ্ধ আকাশ অনুষ্ঠানটিৰ আৰম্ভণিতে মোৰ কথা শিতানত শুনাবলৈ লৈছোঁ তেজপুৰ দপৰপতীয়াৰ এগৰাকী প্ৰগতিশীল মহিলা পংকজা বৰাৰ এটি স্বৰচিত কবিতা পাঠ।
1: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অৰ্ধ আকাশ অনুষ্ঠানৰ আইডিঅ'সকললৈ মই শ্ৰী পংকজা বৰাই আন্তৰিক শুভেচ্ছা জনাই মোৰ এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতো এনেধৰণৰ সৃষ্টিশীল কামত নিয়োজিত হৈ জীৱন ডিঙা আগবঢ়াই নিয়াৰ প্ৰচেষ্টা কৰোঁ আহকচোন। কবিতাটিৰ নাম হৈছে নাৰী। নিবিচাৰোঁ মই নাৰী অধিকাৰ, নিবিচাৰোঁ মই নাৰীৰ বাবে সংৰক্ষিত এক বিশেষ আসন। আইনী দিলেও নেলাগে মোক পৈতৃক সম্পত্তি, মই জীয়ৰী, মোৰ কৰ্মই হ'ব মোৰ আচল চিনাকি। নাহাঁহিবা নাহাঁহিবা মোক অবলা বুলি দুহাতেৰে আজৰিম নিজৰ স্বীকৃতি। নকৰিবা তুলনা মোক আনৰ সৈতে, তুলনাবিহীন মই এক অদ্বিতীয় নাৰী। সৎ চিন্তাৰে সৎ কৰ্মেৰে বাদ বুলি কাহানিও পিছলৈ চাবলৈ শিকা নাই মই। পৰাধীনতাক কেতিয়াও নকৰোঁ স্বীকাৰ, সাহসেৰে জিনিম সকলো সমস্যা। মূলা ঘাবৰো দেশৰ জীয়ৰী মই, দেশৰ স্বাৰ্থত নিবঞ্চিত মোৰ জীৱন। শত্ৰুক ৰুধিবলৈ সদায় এখোজ আগত, শাসনৰ শীৰ্ষ দায়িত্বও মূৰ পাতি লৈ বিশ্ব দৰবাৰত জিলিকাম নিজৰ আসন। চুফিয়া কুৰেশ্বী ভূমিকা সিং, অপাৰেশ্যন সেন্দুৰৰ মুখ্য নায়িকা, শত্ৰুক বধি সেন্দুৰৰ মান ৰাখি বিশ্বক দেখুৱালে আমি নাৰী শক্তিশালী বুলি। দেৱীমাৰ ৰূপত বিদ্যমান নাৰী, লক্ষ্মীৰ ৰূপত পূজিত নাৰী, সৰস্বতীৰ ৰূপত বিদ্যাৱতী নাৰী, ধৈৰ্যৰ ৰূপতো মা ধৰিত্ৰী। তুলনা নহয় নাৰীৰ পৰিচয় আজিৰ এচাম সহজলভ্য নাৰীৰ সৈতে, যিয়ে নাৰী হোৱাৰ সুবিধাৰে আনৰ ওচৰত সপি দিছে নিজকে ভোগ্য সামগ্ৰী হিচাপে। মাতৃৰ ৰূপ লৈ সৃষ্টিৰ বিপৰীতে কৰিছে কেৱল ধ্বংস। প্ৰেমৰ প্ৰতীকী ৰূপত নাৰী, শক্তিৰ প্ৰতীকী ৰূপত নাৰী, ধৈৰ্যৰ প্ৰতীকী ৰূপত নাৰী, অধৰ্মৰ সংহাৰৰ ৰূপত নাৰী। ময়ে প্ৰেম, ময়ে শক্তি,

0: ময়ি ধৈৰ্যৰ শিকলি, ময়ি সৃষ্টি, ময়ি ধ্বংসকাৰিণী, ময়ি জীৱনদায়িনী। ধন্যবাদ।
1: পংকজা বৰাৰ কণ্ঠত কবিতা পাঠ শুনিলে আইদেউসকল, অৰ্ধআকাশ অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ শ্বেতা চেট্টীৰ কণ্ঠত কেইটিমান হিন্দী গীত।

বাইদেউসকলে অৰ্ধ আকাশ অনুষ্ঠানত হিন্দী গীত শুনি আছে শ্বেতা চেটিৰ কণ্ঠত। শিল্পীগৰাকীৰ কণ্ঠত আন এটি হিন্দী গীত শুনোৱা হওকচোন।

0: bonne Josie.
1: প্রিয় আইডিয়সকল,

0: বোদেক।
1: আইদেউসকল, অৰ্ধকাশ অনুষ্ঠানত শ্বেতা চেট্টিৰ কণ্ঠত হিন্দী গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীগৰাকীৰ কণ্ঠত আন এটি গীত শুনোৱা হওকচোন।
2: ৰুকুমণি ৰুকুমণি

এয়া আকাশবাণী তেজপুৰ শ্ৰোতাই মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজ যোগে শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান। এতিয়া শুনাবলৈ লৈছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আজি আৰাধনা অনুষ্ঠানত শুনাবলৈ লৈছোঁ দুটি লোকগীত, শিল্পী কুসুম তালুকদাৰ।

শ্ৰোতাই ইমানপৰে আৰাধনা অনুষ্ঠানত কুসুম তালুকদাৰৰ কণ্ঠত লোকগীত দুটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। এই অধিৱেশনতে খন্তেক পিছতেই গীতালী অনুষ্ঠানত শুনিবলৈ পাব কেইটিমান অসমীয়া বোলছবিৰ গীত। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:20 শুনিবলৈ পাব জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান জ্যেষ্ঠজন। 7:35 সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি শুনিবলৈ পাব। 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত মুখ্য বাতৰিসমূহ আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 8:02 প্ৰচাৰ কৰা হ'ব উত্তৰণ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। তাৰপিছতেই শুনিবলৈ পাব কেইটিমান অসমীয়া আধুনিক গীত। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 শুনিবলৈ পাব এলবাম সংগীতৰ অনুষ্ঠান। 9:30 হোৱাটছআপযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা শুনিবলৈ পাব। আৰু নিশা 10:00 শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। আজি আমাৰ এই অধিৱেশনৰ অন্ত পৰিব 10:30। অনুষ্ঠান পৰিচিতি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

এক বৃক্ষ দশপুত্ৰ সম, গছৰ সমান্ধনীয়া কবিতা নাই, এজোপা কাটিলে দহজোপা ৰোৱক, এই ধৰাতে ৰচক সোণালী সৰগ।

প্ৰকৃতি পৰিৱেশক সুৰক্ষা দিওঁ আহক, অন্যথা আমাক সুৰক্ষা দিব কোনে? এয়া আকাশবাণী তেজপুৰ। এতিয়া গীতালী অনুষ্ঠানত শুনাবলৈ লৈছোঁ কেইটিমান অসমীয়া বোলছবিৰ গীত।

0: দোলে দো দোলে মন দোলে দোলে দো দোলে মন দোলে দোলে আমি হলি গান
1: শ্রোতাই গীতালী অনুষ্ঠানত অসমীয়া বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনোৱা হওক সমৰ হাজৰিকাৰ কণ্ঠত উপপদ বোলছবিৰ আন এটি গীত।

গীতালি অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ উত্তৰণ বুজবীৰ আন এটি গীত। কণ্ঠদান কৰিছে দীপেন বৰুৱাই।

শ্ৰোতাই ইমানবোৰে গীতালী অনুষ্ঠানত অসমীয়া বলছবিৰ গীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰ প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: সঠিক বিত্তীয় আচরণে আপোনাক বচাই ৰাখে।
1: কৈ কৈ ভাগৰি গলো। কি হল? নতুন কিট বেগ লাগে। তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
2: কৰেক্ট।
1: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
2: RBI কয়
3: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতি পৰ্যালোচনা, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন, মন্ত্ৰী ডাঃ অনুজ বেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন, পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালিনবিছৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰাবেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেণ্ট নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিচি মাগি ব্লক পইণ্টত চিচি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিয়ে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
1: বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত জিলাখনত শেহতীয়াকৈ সৃষ্টি হোৱা বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। অৰুণাচলৰ পৰা বৈ অহা খৰচুটা, চিলে, দিখাৰী, চিমেণ্ট, ডিমৌ আদি পাহাৰীয়া নৈসমূহৰ আকস্মিক বানত কালি জিলাখনৰ জোনাই, চিমেণ্ট চাপৰি, ডিমৌ আদি অঞ্চলত অবৰ্ণনীয় বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইফালে আজি অৰুণাচলৰ লগতে জিলাখনত বৰষুণৰ পৰিমাণ কম হোৱাৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া নৈসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। কালি জোনাই ৰাজহচক্ৰৰ 181খন আৰু চিচিবগাঁও ৰাজহচক্ৰৰ 130খন গাঁও বানৰ কবলত পৰিছিল যদিও আজি বান আক্ৰান্ত গাঁৱৰ সংখ্যা হ্ৰাস পাইছে। বৰ্তমানে জিলাখনৰ জোনাইত 2টা আৰু চিচিবগাঁও ৰাজহচক্ৰত 3টা আশ্ৰয় শিবিৰত প্ৰায় 600 পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি প্ৰশাসনৰ সূত্ৰে জানিবলৈ দিছে। ইপিনে আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ধেমাজি জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জোনাই সমষ্টি ভ্ৰমণ কৰে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সমস্যা আজি বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থাৱলী তদাৰক কৰে।
0: ধেমাজি বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ

0: সমীক্ষাৰ সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্তসকলক প্ৰয়োজনীয় অনুসৰি সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকত উদ্ধাৰ অভিযান, আশ্ৰয় শিবিৰৰ ব্যৱস্থা, সাহায্য বিতৰণকে ধৰি ভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকৰ পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: জীৱনৰ নিৰাপত্তাটো আমাৰ সকলোতকৈ ডাঙৰ কথা, সেইকাৰণে আমি যাতে সকলো নিৰাপত্তা দিব পাৰে তাৰ বাবে আমাৰ স্কুলসমূহলৈ নিৰাপদ স্থানলৈ অনা হৈছে আৰু আজিৰ পৰা আমাৰ ৰিলিফ দিয়া আৰম্ভ কৰিব আৰু আমাৰ স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি সকলোখিনি আমাৰ হস্ত হৈ আছে আৰু বিশেষকৈ আমাৰ ৰাস্তা পদূলিসমূহ গাঁৱৰ ভিতৰলৈ হোৱাৰ বাবে আমাৰ যথেষ্টখিনি সুবিধা আছে। আমাৰ ইয়াত তেনেধৰণে আমি ভাবিছিলোঁ টাউন স্কিমত বহুতখিনি হ'ব বুলি আমি সষ্টম হৈ আছোঁ। যিকোনো বিপদৰ পৰা আজি ৰাইজক যাতে উদ্ধাৰ কৰিব পাৰোঁ আমি দুইজন মন্ত্ৰী, বিধায়ক, সাংসদৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া আহিছে, সকলোৱে মিলি আমি ৰাইজক সহায় কৰিবলৈ আজি আহিছোঁ আৰু আমি সকলো সষ্টম হৈ আহিছোঁ।
0: বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। ইপিনে শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
2: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিসমূহ বান আক্ৰান্ত অঞ্চল আছে সেই অঞ্চলসমূহত যাতে প্ৰি ফ্লাড মেনেজমেণ্ট আমি গোটেই বিষয়খিনি চোৱা চিতা কৰি জনসাধাৰণৰ সা সম্পত্তি, জীৱন ইত্যাদিসমূহ যাতে অধিক ক্ষয়ক্ষতি নহয় তাৰ কাৰণে প্ৰি মেজাৰ হিচাপে আজি আমি শিৱসাগৰ জিলাৰ বিশেষভাৱে এই দিচাংমুখ, দিখৌমুখ এই অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰিবলৈ আহিছোঁ। স্থানীয় ৰাইজৰ লগত আমি কথা বতৰাত মিলিত হৈছোঁ। জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া, ৰিলেটেড ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আমাৰ লগত আছে।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত পৰিৱেশ আৰু বন বিভাগ তথা বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত বনজ আৰু খনিজ সম্পদৰ পৰা ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাৰ বাবে ই ট্ৰেঞ্জিট পাৰ্মিট ব্যৱস্থাৰ সৰলীকৰণ, জি এছ টি ফাঁকি ৰোধকে ধৰি বিভিন্ন বিষয়ত কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে আজি 765 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম কাজৰো বুজ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
3: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৱাই উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ 280 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং, জেনেৰেটিভ AI, নেচাৰেল লেংগুৱেজ প্ৰচেচিং, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ ভিজন, ডাটা ছায়েন্স, মাল্টিমিডিয়া, VFX, AI ফৰ কগনিশ্যন আৰু কম্পিউটাৰ হাৰ্ডৱেৰ তথা নেটৱৰ্কিং আদি 11টা অত্যাধুনিক বিষয় এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ডঃ পেগুৱে ৰাজ্যখনত তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। তেওঁ কয় যে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ'ব লাগিব যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটেল অৰ্থনীতি গঢ়ি তোলাত নেতৃত্ব দিব পাৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই কয় যে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি প্ৰযুক্তি গুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই কয় যে ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ উল্লেখযোগ্য পদক্ষেপ। এই গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অহা 22 জুলাইত অন্ত পৰিব। তথ্য প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আৰু শিকন সহায়কৰ তত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁৰ উপজাত দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ ভিত্তিস্বৰূপ হিচাপে জনাজাত অধ্যাপকগৰাকীয়ে দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি পৰিসংখ্যা

0: শিক্ষা দিবস উপলক্ষে অধ্যাপক মহালেন বিশ্বৰ পৰিসংখ্যা ক্ষেত্ৰলৈ অৱদানক সোঁৱৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান পৰিসংখ্যাবিধে ভাৰতৰ আধুনিক পৰিসংখ্যা ক্ষেত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। ভাৰতীয় পৰিসংখ্যা জনক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ 133 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা বিশেষ বক্তৃতা অনুষ্ঠানত কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাই আজি চতুৰ্থবাৰৰ বাবে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য প্ৰদান কালত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ অধিবক্তাই অভিনেতাগৰাকীক জেৰা কৰে। অৱশ্যে অভিযুক্ত পক্ষৰ অধিবক্তা জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত অভিনেতা শ্ৰী শৰ্মাক পুনৰ আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। আজি সাক্ষ্য প্ৰদান সন্দৰ্ভত অভিনেতাগৰাকীয়ে এইদৰে কয়।
1: এই চাৰিদিনতো আটাইতকৈ বেছি সময় লাগিলে অমৃত প্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃত প্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে, আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই দুদিন আহিব লাগিব, আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামীৰ হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব।
0: ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু নগাঁও জিলাৰ একাংশ ব্যক্তিগত বিদ্যালয় পঞ্জীয়ন আৰু সেৱাৰ কোড আবণ্টনৰ ক্ষেত্ৰত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব কৃষ্ণ বৰুৱাই নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয়। সচিবগৰাকীয়ে পৰিদৰ্শক মুকুল কুমাৰ নাথৰ সৈতে প্ৰায় দুঘণ্টা সময় আলোচনাত মিলিত হয়। সকলো ধৰণৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ লগত ভালদৰে কথা পতাৰ পাছতহে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব পৰা যাব বুলি সচিবগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শ্ৰীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ নগৰীয় আন্তঃগাঁথনি অধিক শক্তিশালী কৰা, বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ দ্ৰুত উন্নয়ন আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা আৰু জনসেৱা অধিক গতিশীল কৰি তোলা আদি বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিক ৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথছোৱা পৰিৱেশ সুৰক্ষাৰ লগতে যাত্ৰা পথৰ সৌন্দৰ্য বৰ্ধনৰ বাবে শাৰী শাৰীকৈ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰ আৰু নাহৰৰ দৰে থলুৱা গছসমূহ ৰোপণৰ পদক্ষেপ লোৱা হৈছে। আজি বটদ্ৰৱা বিধায়ক ৰূপ শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্যৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয় যে বাৰিষাৰ পাছতে জলসম্পদ, পুৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপিৰ ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিটৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। পানী আৰু খহনীয়া শিলালিপি ধ্বংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডঃ পল্লৱ ভট্টাচাৰ্যই হালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্যবৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে।
2: এন টি পি চি বঙাইগাঁৱে কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত বানপ্ৰৱণ আৰু দুৰ্গম নৈপৰীয়া অঞ্চলত স্বাস্থ্যসেৱা সুলভ আৰু উন্নত কৰাৰ লক্ষ্যৰে 3খন নাও এম্বুলেন্সৰ সেৱা মুকলি কৰিছে। ইয়াৰ ফলত বাৰিষাৰ সময়ত দুৰ্গম অঞ্চলৰ লোকসকলে জৰুৰীকালীন অৱস্থাত স্বাস্থ্যসেৱা লাভ কৰিব পাৰিব। বি টি চিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দেৰ হাছাদ বসুমতাৰী আৰু চালাকাটি সমষ্টিৰ এম চি এল এ মুন ব্ৰহ্মই এই সেৱাৰ শুভাৰম্ভ কৰে। 20 লাখ টকা ব্যয় সাপেক্ষে এই নাও এম্বুলেন্সকেইখনত অত্যাৱশ্যকীয় ঔষধ আৰু জৰুৰীকালীন চিকিৎসাৰ সুবিধা আছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা চাৰে 10 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ

হব। আমেরিকাৰ বষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত জাৰ্মানী পাৰাগুৱেৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ বিশিষ্ট সমাজকৰ্মী তথ্যচিত্ৰ পৰিচালক বিলাচীপাৰাৰ হাকামা শাখা সাহিত্য সভাৰ উপসভাপতি আজাদ চৰকাৰৰ আজি পুৱতি নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। বিলাচীপাৰা মহকুমা গ্ৰন্থাগাৰৰ এগৰাকী অগ্ৰণী পাঠক চৰকাৰৰ মৃত্যুত গ্ৰন্থাগাৰৰ পাঠক সমাজে গভীৰ শোক প্ৰকাশ কৰি দিয়া এখন বিজ্ঞপ্তিত কয় যে আজাদ চৰকাৰৰ উদ্যোগতে বিলাচীপাৰাত কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল আৰু গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ় লৈ উঠিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতি পৰ্যালোচনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। মন্ত্ৰী ডাঃ অনুজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালে নবীচৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: and incorporates 62 crore people. And now India is the world's largest digital public infrastructure healthcare.
1: Delhi Cabinet today approved the Delhi Electric Vehicle EV policy, set for a phased four-year rollout starting from the 1st of next month. The ambitious framework commits a massive fiscal outlay of 15,000 crore rupees to completely transition the national capital towards zero-emission transit by 31st March 2030. Iran and Oman have held the first meeting of the newly established Joint Hormuz Committee in Muscat. Iran's Deputy Foreign Minister for Legal and International Affairs, Kazem Gharibabadi, said the meeting focused on current developments in the Strait, the sovereign rights of the Gulf coastal states, and possible frameworks for its future administration. The discussions were held with Omani Minister of State for Foreign Affairs, Abdulaziz Al-Hinai, and follow an agreement reached last week between Tehran and Muscat to establish the joint committee. The Indian women's cricket team has become one of the first sides to qualify for the Los Angeles 2028 Olympic Games. However, the men's team will have to finish as Asia's highest-ranked side in the ICC men's T20 rankings by the end of this year to secure direct qualification. The International Cricket Council today confirmed that India, alongside Australia, Great Britain and South Africa, have booked the places in the women's T20 competition at Los Angeles 2028 Olympic Games. Cricket will return to the Olympic Games at Los Angeles 2028 after a gap of 128 years, with six teams each competing in the men's and the women's T20 events. And that is the end of this news bulletin.
2: Bunny. বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছেচেলছ ভ্ৰমণত দেশ দুখনৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে আৰু নিশা 2 বজাত জাৰ্মানী পাৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। এয়াৰ মাৰ্শেল তৰুণ চৌধুৰী, লেফটেনেণ্ট জেনেৰেল নীৰজ বাজনৈ, লেফটেনেণ্ট জেনেৰেল বিকাশ ৰোহেল্লা, লেফটেনেণ্ট জেনেৰেল হৰবিন্দৰ সিং ভদ্ৰা আৰু লেফটেনেণ্ট জেনেৰেল মহিন্দ্ৰৰ পাল সিঙক অতি বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। আফ্ৰিকীয় দেশ ছিচেলছ আৰু ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিচেলছ ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে বিগত 50 বছৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই গভীৰ বিশ্বাস আৰু প্ৰগতিক প্ৰতিফলিত কৰিছে। লগতে সমাগত 50 বছৰৰ দুয়োখন দেশৰ সম্পৰ্কই উদ্ভাৱন আৰু সমৃদ্ধিৰ ভাগ বতৰাক প্ৰতিফলিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ছিচেলছৰ স্বাধীনতাৰ 50 বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আয়োজিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ অতি আনন্দিত। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্ৰীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনত তেওঁৰ প্ৰতি প্ৰদান কৰা মৰমৰ বাবে ছিচেলছৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক গাৰ্মনি, দেশখনৰ চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিদিনীয়া ছিচেলছ ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হয়। ছিচেলছ ভ্ৰমণৰ তৃতীয় দিনা তেওঁ ভিক্টৰিয়াত অৱস্থিত নৱশক্তি বিনায়াগৰ মন্দিৰ দৰ্শন কৰে। শ্ৰীমোদীয়ে তাত ভাৰতীয় মূলৰ লোকসকলকো সাক্ষাৎ কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে দেশখনৰ শান্তি উদ্যানত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিচেলছৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হয়। তেওঁ দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দি কয় যে ছিচেলছ আৰু ভাৰত দুয়োখন দেশে সৰ্বাত্মক বিকাশৰ দিশত আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত ইয়াৰ প্ৰতিফলন ঘটিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জলপ্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণ বিষয়ক এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে পানী সম্পৰ্কীয় প্ৰায় তিনি দশক পুৰণি সমস্যাৰ সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। এই চুক্তিৰ জৰিয়তে অহা জুলাই মাহৰ পৰা অক্টোবৰলৈ মাটিৰ তলৰ পাইপ লাইনৰ যোগেদি যমুনা নৈৰ পৰা ৰাজস্থানলৈ প্ৰায় 580 মিলিয়ন ঘনমিটাৰ পানীৰ যোগান ধৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই চুক্তিত অৰ্থনৈতিক দায়বদ্ধতা, ব্যয়ৰ ভাগ বতৰা, পানী অবণ্টন, জল সংৰক্ষণ ব্যৱস্থা ইত্যাদি বিষয়ত আলোচনা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে। ভাৰতবৰ্ষৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপসমূহ হাতত লোৱা হৈছে। এই পদক্ষেপত আৰোগ্য সেতু 2.0, আয়ুষ্মান সাৰথী চাটবট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য দাবী বিনিময় আৰু স্বাস্থ্যখণ্ডৰ মানদণ্ডকে আদি কৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ সম্প্ৰসাৰণ ঘটোৱা, আন্তঃকাৰ্য দক্ষতা শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গ্ৰহণ ত্বৰান্বিত কৰা। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সম্পদ কেন্দ্ৰৰ তত্বাৱধানত এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীনাড্ডাই কয় যে এই পদক্ষেপসমূহ এখন সুস্থ ভাৰত আৰু ডিজিটেলভাৱে অধিক সবল দেশ হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। তেওঁ লগতে উল্লেখ কৰে যে স্বাস্থ্যসেৱা খণ্ডই স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে স্বাস্থ্য সুবিধাসমূহ অধিক সুলভ আৰু পৰ্যাপ্ত কৰি তুলিছে। ইয়াৰ উপৰি নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সন্মিলনত অংশগ্ৰহণ কৰি চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণ কৰি দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থা যথেষ্ট শক্তিশালী কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে। নাগৰিক আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ মাজৰ প্ৰথম যোগসূত্ৰ হিচাপে 1.86 লাখ আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। চৰকাৰে উন্নত চিকিৎসাৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ প্ৰাথমিক আৰু মাধ্যমিক স্বাস্থ্যসেৱাৰ মাজৰ সংযোগ পূৰ্বতকৈ উন্নত কৰিছে বুলিও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে সমগ্ৰ দেশতে বিশেষকৈ পিছপৰা জিলাসমূহত 23খন নতুন এইমছ আৰু 157খনতকৈ অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ জৰিয়তে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাও শক্তিশালী কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত অৰ্থনৈতিক সংস্কাৰ সাধনৰ বাবে তথা কৌশলগত গৱেষণা আৰু উন্নয়ন প্ৰকল্পৰ দক্ষতা, দায়বদ্ধতা, সময়োপযোগী কাৰ্যকাৰিতা বৃদ্ধিৰ বাবে DRDOলৈ এটা প্ৰতিনিধি দল DFP 2026 নিয়োগ কৰে। শ্ৰীসিঙে কয় যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ডৰ গৱেষণা আৰু প্ৰতিৰক্ষা বাহিনীত প্ৰৱেশৰ সুবিধা সুচল হোৱাৰ উপৰিও প্ৰযুক্তি খণ্ডৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই নতুন পৰিকাঠামোৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে উদ্যোগ আৰু শিক্ষাখণ্ডৰ মাজত সহযোগিতা বৃদ্ধি কৰি তোলা হ'ব। প্ৰতিৰক্ষা নিযুক্তিৰ ক্ষেত্ৰত অসমৰ নিৰ্ভৰশীলতা বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে এই ব্যৱস্থাৰ দ্বাৰা দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে DFP 2026ৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন স্তৰৰ কাৰ্যকাৰিতা অধিক সবলীকৰণ কৰা। সংশোধিত এই পৰিকাঠামোৱে পৰীক্ষামূলক অভিযান, পৰীক্ষা আৰু উন্নয়ন কাৰ্যকলাপ ইত্যাদিৰ বাবে অনুমোদিত বিত্তীয় ব্যৱস্থাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাক প্ৰাধান্য দিয়া বিষয়ত মন্তব্য কৰে। অনুষ্ঠানত প্ৰতিৰক্ষা মুৰববী জেনেৰেল এন এছ ৰাজা সুব্ৰমণি, DRDOৰ অধ্যক্ষ ৰাজেশ কুমাৰ সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত নৱনিৰ্বাচিত আৰু পুনৰ নিৰ্বাচিত 8গৰাকী ৰাজ্যসভাৰ সদস্যক শপতবাক্য পাঠ কৰোৱায়। তেওঁলোকৰ ভিতৰত আছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটকৰ বিজেপি দলৰ এম নাগাৰাজা, পঞ্জাৱৰ বিজেপি নেতা তৰুণ চুখ,

গুজৰাটৰ মনসিং মেৰামন পাৰমাৰ আৰু জিতেন্দ্ৰ মেহজিভাই কাঞ্জাৰিয়া, ৰাজস্থানৰ ড০ অলকা সিং, মণিপুৰৰ অধিকাৰী মায়ুং সাৰদা দেৱী আৰু মহাৰাষ্ট্ৰৰ এন চি পিৰ নেতা ৰাজেন্দ্ৰ হীৰালাল জৈন। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু জগত প্ৰকাশ নাড্ডা উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত জাৰ্মানী পাৰাগুৱেৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ

0: জয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছিচেলছ ভ্ৰমণ দেশ দুখনৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে আৰু নিশা 2 বজাত জাৰ্মানী পাৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি মানে পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: আকাশবাণী তেজপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান জ্যেষ্ঠজন। অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ জ্যেষ্ঠজন অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই অনুষ্ঠানত আপোনালোকৰ কাষলৈ লৈ আহিছোঁ কলিয়াবৰৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰবীণ মহিলা খেলুৱৈ শ্ৰীযুতা মিনু শইকীয়াক। নমস্কাৰ শ্ৰীযুতা মিনু শইকীয়া বাইদেউ।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। বাইদেউ, আপোনাৰ পৰা আজি আমি কিছু কথা জানিম আপোনাৰ বিষয়ে। আপুনি যিহেতু এগৰাকী প্ৰবীণ খেলুৱৈ, প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ আপোনাৰ জন্ম ক'ত আৰু কেতিয়া হৈছে আৰু আপোনাৰ পৰিয়ালৰ বিষয়ে চমুক।
1: মোৰ জন্ম গৰ্ভৱতী গাঁৱত হৈছিলে, আমাৰ তাতে পুৰণা ঘৰ আছিল, ককাহঁতৰ ঘৰ।
0: হয়,
1: তাৰপৰা আমি ফুৰোতেই হাতীমৰালৈ গুচি গ'লোঁ। হাতীমৰাতে আমি তাতে ডাঙৰ হ'লোঁ আৰু, তাতে ধূলি ধেমালি খেলি ডাঙৰ হ'লোঁ, তাতে তাৰ পৰাই আমি পঢ়া শুনা কৰিছোঁ আৰু।
0: হয়,
1: হাতীমৰাত মোৰ জন্ম।
0: আৰু কোন চনত জন্ম হৈছিল আপোনাৰ?
1: মই 1956-ত।
0: হয়, আৰু আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ বৰ্তমান পৰিয়ালত আছে, মোৰ স্বামী আছে, তাৰপিছত মোৰ এজন পুত্ৰ আছে আৰু জীয়ৰী এগৰাকী আছে। পুত্ৰ মই বিয়া পাতিলোঁ, নাতিনী এগৰাকী আছে সৰু,
0: খেলা ধূলাৰ লগত কেতিয়াবা জড়িত হৈ আছে?
1: হয় হয়, মই মানে আচলতে 1972 চনত যেতিয়া মই প্ৰথম হাত বৰ নাম লগাইছিলোঁ, আমি ক্লাছ টুৱেলভলৈ কমছত চাইছিলোঁ, যে হাত বৰ নাম লগালোঁ, হাত বৰটোতে স্কুলত প্ৰচেৰিতে খেল ধেমালি পাতিছিলোঁ। সেই খেল ধেমালিতে লাইন পাতিবলৈ দিলে, লাইন পাতিলোঁ, লাইনত দৌৰিবলৈ দিলে, দৌৰিছিলোঁ, দৌৰিলে মই থাকিলোঁ। তাৰপৰাই মই প্ৰথম ইণ্টাৰ স্কুল গৈছিলে, ইণ্টাৰ স্কুলত খেলিলোঁ, ইণ্টাৰ স্কুলতো মই প্ৰথম হ'লোঁ। তাৰপৰাই মই ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিলোঁ, ইণ্টাৰ ডিষ্ট্ৰিক্টতো প্ৰথম হ'লোঁ লং জাম্প আৰু 100 মিটাৰ। তাৰপিছত মই প্ৰথম অল ইণ্ডিয়া ইউৱেল স্পৰ্টছ টুৰ্ণামেণ্ট 1972 জয়পুৰত হৈছিলে, তাতে গৈ খেলিলোঁ। লং জাম্পত প্ৰায় ছেকেণ্ড হ'লোঁ আৰু 100 মিটাৰ থাৰ্ড হ'লোঁ।
0: হয়, সৰুৰে পৰা খেলা ধূলা কৰিয়ে আছে আৰু এতিয়ালৈকে?
1: হয় হয়,
0: অঁ,
1: খেলা ধূলা কৰি আছোঁ মানে মোৰ আচলতে হাত, মই যিহেতু মই পাহাৰ, আমাৰ তিনিখনফালে পাহাৰ, এফালে ব্ৰহ্মপুত্ৰ নদীখন, গতিকে তাৰ মাজতে আমাৰ ঘৰখন আছিলে। আমি যিকোনো কাৰণত পাহাৰত উঠোঁ, উঠি আম গছত পাৰি খাওঁ, বা তাৰপিছত লেটেকু মহিয়ল এইবোৰ গছ আছে, এইবোৰ আমি পাৰি পাৰি খাওঁ পাহাৰত উঠা। আৰু আমাৰ হাতৰ স্কুলত আমি গৈছিলোঁ, হাতগড়লৈ আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰ, তো অহা যোৱা আমাৰ 14 কিলোমিটাৰ। গতিকে আমি খোজকাঢ়ি আহি স্কুল নাপাওঁ, দৌৰি দৌৰিয়ে স্কুল আহোঁ আৰু সময়মতে প্ৰাৰ্থনা কৰিবলৈ পাব লাগিব, নহ'লে পানিষ্টমেণ্ট দিব, সেইকাৰণে আমি দৌৰি দৌৰি আহি একদম স্কুল পাওঁহি। আকৌ স্কুল যোৱাৰ লগে লগে দৌৰা আৰম্ভ আৰু ৰাস্তাৰ পৰা আৰম্ভ কৰি গৈ আকৌ ঘৰত কাম বন কৰি পঢ়া শুনাও কৰিব লাগিব, ঘৰৰ কামো কৰিব লাগে। এই দৌৰোতে দৌৰোতে মোৰ প্ৰেক্টিছটো হৈ গ'ল।
0: হয় হয়, আৰু আপুনি যিহেতু সৰুতে খেলোঁতে পুৰস্কাৰ পালে, সেইটোৱে আপোনাক চাগে খেলৰ প্ৰতি আৰু আগ্ৰহী কৰি তুলিলে?
1: হয়, মই আৰু এতিয়া তাৰপিছত খেল নেৰাই গ'লোঁ আৰু, খেলি মোৰ ভাল লাগে।

0: ঘৰখনৰ পৰাও পাৰ্মিশ্যন দিছে খেলিবলৈ, সেইকাৰণে মই সুধিছো ঘৰখনৰ পৰাও মানে দেউতা আগুৱাই দিছে মোক যে যা খেল এইবুলি, দেউতাও আগুৱাই দিলে, সেইকাৰণে মই পাৰিলো বহুতখিনি আগুৱাই।
1: আপুনি মূলতে কি কি খেলৰ লগত জড়িত আৰু আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি ক্ৰীড়া ক্ষেত্ৰত ক'ত ক'ত যোগদান কৰিছিল আৰু কেনেধৰণৰ সফলতা লাভ কৰিছিল অকণমান ক'বচোন এই বিষয়ে।
0: হয় হয়, মই 1972 চনতে প্ৰথম খেল আছিলে লং জাম্প আৰু 100 মিটাৰ। 1972 চনত জয়পুৰত খেলিলোঁ, তাতে লং জাম্পত ছেকেণ্ড হ'লোঁ আৰু 100 মিটাৰত থাৰ্ড হ'লোঁ। তাৰপিছত 1972ত নেশ্যনেল স্কুল গেম হ'ল ৱেষ্ট বেংগলত দুৰ্গাপুৰত হৈছিলে, তাতে লং জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 1974ত নেশ্যনেল স্কুল গেম হৈছিল জয়পুৰত, মই 100 মিটাৰত থাৰ্ড আৰু লং জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 1975ত ইণ্টাৰনেশ্যনেল ৱমেন ডেলহিত হৈছিলে, তাতো মই ছেকেণ্ড হৈছিলোঁ 100 মিটাৰ হাৰ্ডেল, যিটো হাৰ্ডেলটো অলপ বেলেগ খেল। তাৰপিছত সেইখিনিতে মই ছোৱালী জীৱনৰ খেল সেইখিনিতে মোৰ শেষ হ'ল আৰু। তাৰপিছত মোৰ বিয়া হ'ল, বিয়াৰ পিছত মই প্ৰায় 20 বছৰ মই খেলিবলৈ নোৱাৰিলোঁ আৰু, খেলিব নোৱাৰিলোঁ। মোৰ ল'ৰাৰ ছোৱালী জন্ম হ'ল, সিহঁতক অকণমান ডাঙৰ কৰিলোঁ, ডাঙৰ কৰাৰ পিছত মই আকৌ খেল আৰম্ভ কৰিলোঁ 1996ত। সেইটো ভেটাৰান খেল, তেতিয়া মোৰ বয়স 35 হৈ গ'ল। ত' ভেটাৰান খেল খেলিলোঁ, প্ৰথম খেলিছিলোঁ মই নগাঁৱত, ইণ্টাৰ ডিষ্ট্ৰিক্ট হৈছিল নগাঁও। তাৰপৰাই ছিলেকশ্যন পাই 1996ত কৰ্ণাটকত খেলিলোঁ, কৰ্ণাটকত জেভলিন থ্ৰোত মই ছেকেণ্ড পজিশ্যন পালোঁ,
1: সেইটো ৰাষ্ট্ৰীয় পৰ্যায়ত।
0: হয় হয়, ৰাষ্ট্ৰীয় পৰ্যায়ত। তাৰপিছত 1998-99ত মহাৰাষ্ট্ৰত হৈছিলে নেশ্যনেল গেম, তাতে মই ত্ৰিপুৰী জাম্পত ফাৰ্ষ্ট হ'লোঁ। তাৰপিছত আমাৰ স্কুলৰ অফিচৰ ফালৰ পৰাও এখন খেল হৈছিল, গভৰ্ণমেণ্ট খেল সেইখন, এইটো আমাৰ নেশ্যনেল গেমেই হৈছিলে, হাৰিয়ানাত হৈছিলে 1998ত। তাতে মই 100 মিটাৰত ফাৰ্ষ্ট হ'লোঁ, জেভলিন থ্ৰোত ছেকেণ্ড হ'লোঁ। তাৰপিছত 2000ত ভূপালত হৈছিলে, তাতে হাই জাম্পত ফাৰ্ষ্ট, ত্ৰিপুল জাম্পত ফাৰ্ষ্ট, লং জাম্পত ছেকেণ্ড। তাৰপিছত 2003ত হ'ল মণিপুৰত, তাত ত্ৰিপুল জাম্পত ফাৰ্ষ্ট, লং জাম্পত ছেকেণ্ড আৰু 100 মিটাৰ ৰেচত ছেকেণ্ড। তাৰপিছত 2004ত হায়দৰাবাদত খেলিলোঁ, তাতে ত্ৰিপুল জাম্পত ছেকেণ্ড পাইছোঁ। তাৰপিছত 2008ত গুৱাহাটীত হৈছিল আমাৰ নেশ্যনেল গেমটো, তেতিয়া হাই জাম্পত ফাৰ্ষ্ট, লং জাম্পত ফাৰ্ষ্ট আৰু ত্ৰিপুল জাম্পত ছেকেণ্ড। তাৰপিছত 2010ত খেলিলোঁ তামিলনাডু নেশ্যনেল গেম, ত্ৰিপুল জাম্পত ফাৰ্ষ্ট, হাই জাম্পত ফাৰ্ষ্ট আৰু লং জাম্পতো ফাৰ্ষ্ট। তাৰপিছত 2014ত খেলিলোঁ, তামিলনাডুতেই হৈছিলে,
1: হয়,
0: তাতো হাই জাম্পত ফাৰ্ষ্ট, ত্ৰিপুল জাম্পত ফাৰ্ষ্ট আৰু লং জাম্পত ছেকেণ্ড। তাৰপিছত 2015ত খেলিলোঁ গোৱাত, তাতে ত্ৰিপুল জাম্পত ফাৰ্ষ্ট, হাই জাম্পত ফাৰ্ষ্ট। তাৰপিছত 2017ত খেলিলোঁ হায়দৰাবাদত, হায়দৰাবাদত ত্ৰিপুল জাম্পত ফাৰ্ষ্ট, লং জাম্পত ফাৰ্ষ্ট আৰু হাই জাম্পতো ফাৰ্ষ্ট। তাৰপিছত 2023ত খেলিলোঁ কলিকতাত, হাই জাম্পত ফাৰ্ষ্ট আৰু ত্ৰিপুল জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 2005ত বেংগালোৰত খেলিলোঁ, হাই জাম্পত ফাৰ্ষ্ট, ত্ৰিপুল জাম্পত ফাৰ্ষ্ট আৰু লং জাম্পত ফাৰ্ষ্ট, সেইকেইটা মোৰ নেশ্যনেল গেমৰ ৰেকৰ্ড।
1: হয়, ভেটাৰান খেল নহয় জানো?
0: হয় ভেটাৰান।
1: হয়,
0: তাৰপিছত আমাৰ ভূটানৰ মই আকৌ ইণ্টাৰনেশ্যনেল খেলিলোঁ, এছিয়ান মাষ্টাৰ খেলি, সেইটো 2006ত হৈছিলে, 14 এছিয়া মাষ্টাৰ চেম্পিয়নশ্বিপ বাংগালোৰত হৈছিলে, তাতে ত্ৰিপুল জাম্পত ফাৰ্ষ্ট হ'লোঁ আৰু লং জাম্পত ছেকেণ্ড হ'লোঁ। 2006ত এছিয়া 14 এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ বাংগালোৰত হৈছিলে,
1: হয়,
0: তাতে মই ত্ৰিপুল জাম্পত ফাৰ্ষ্ট হ'লোঁ আৰু লং জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 2008-15 এছিয়া মাষ্টাৰ এথলেটিক্স হৈছিলে থাইলেণ্ডত চিয়াং মাইত, তাতে হাই জাম্পত ছেকেণ্ড, লং জাম্পত ছেকেণ্ড আৰু ত্ৰিপুল জাম্পতো ছেকেণ্ডেই হ'লোঁ। তাৰপাছত 2009ত ৱৰ্ল্ড মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ ফিনলেণ্ডত হৈছিলে,
1: তাতে
0: হয় হয় ফিনলেণ্ড, তাতে ত্ৰিপুল জাম্পত হ'লোঁ 6 পজিশ্যন পালোঁ আৰু হাই জাম্পত 7 পজিশ্যন পালোঁ। তাৰপিছত 2010ত হৈছিলে 16 এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ মালয়েছিয়াত হৈছিলে, মই ত্ৰিপুল জাম্পত ফাৰ্ষ্ট হ'লোঁ, হাই জাম্পত থাৰ্ড হ'লোঁ। তাৰপাছত হৈছে 2014ত হৈছিলে 18 এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ জাপানত হৈছিলে, কিতাকামিত হৈছিল জাপানৰ, তাতে ত্ৰিপুল জাম্পত ছেকেণ্ড, 4x100 মিটাৰ ৰিলেট ছেকেণ্ড, 4x400 মিটাৰ ৰিলেট ছেকেণ্ড হৈছিলোঁ। তাৰপাছত হৈছিলে 2016

0: 19th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ সিংগাপুৰত হৈছিলে, তাৰপিছত ট্ৰিপল জাম্পত মানে ফাৰ্ষ্ট, তাৰপিছত চাইনাত হৈছিল 2017ত মই 20th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ চাইনাৰ ৰোহাইত হৈছিলে, তাৰ ট্ৰিপল জাম্পত থাৰ্ড হ'লোঁ।
1: হয়,
0: তাৰপিছত 2025ত 23rd এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ চেন্নাইত হৈছিলে, এই 25ত হৈ গৈছে। তাতে হাই জাম্পত খেলোঁ, ট্ৰিপল জাম্পত ছেকেণ্ড। এই খেলখিনি যে খেলিছোঁ আমি,
1: হয়,
0: গোটেই খেলখিনি আমি নিজৰ খৰচত খেলিব লাগে তাৰ খেলখিনি।
1: অঁ,
0: মাজে মাজে মই কেতিয়াবা নেশ্যনেল গেমো বাদ দিছোঁ, ঘৰুৱা অসুবিধাও থাকে কেতিয়াবা, সদায় এনেকৈ যাব নোৱাৰোঁ।
1: হয়,
0: তাৰপিছত অৰ্থনীতিকো বহুতখিনি খৰচ লাগে, এতিয়া বিদেশতে গ'লে আপোনাৰ 2-3 লাখ টকা লাগি যায়।
1: হয়,
0: এতিয়া আমি খেলাত মানে প্ৰত্যেক মানে বছৰে খেলিবলৈ অলপ অসুবিধা হয়, সেইকাৰণে মাজে মাজে খেলাটো বাদ পৰে। তাৰপিছত এতিয়া এইবাৰো মই ক্ৰিকেট যাবলৈ চান্স পাইছিলোঁ, কিন্তু মই নেখেলোঁ মোৰ ঘৰুৱা অসুবিধা।
1: হয়, এতিয়া আপোনাৰ যিখিনি খেলৰ আপুনি প্ৰতিযোগিতাত অংশগ্ৰহণৰ বিৱৰণ দিলে, সঁচাকৈয়ে আমাৰ সকলোৰে কাৰণে এইটো এটা গৌৰৱৰ কথা, আৰু সকলোৰে কাৰণে আপুনি আদৰ্শ বুলিয়ে ক'ব লাগিব। আপুনি চৰকাৰী চাকৰিও কৰিছিল নহয় জানো?
0: হয় হয়, মই চৰকাৰী চাকৰি কৰিছিলোঁ, ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কৰিছিলোঁ।
1: হয়, এই খেলা ধূলাত চাকৰি আপোনাক সুবিধা দিছিলে নে অসুবিধা দিছিল?
0: খেলত মানে কি, আমি ছুটি লৈ যাব লাগে আৰু, এইটো খেলৰ বাকলি আমাৰ নেশ্যনেলৰ পৰা হ'লেও বা ইণ্টাৰনেশ্যনেলৰ পৰা আমাৰ পৰা আমালৈ কাগজ দি দিয়ে, যি কাৰণে এখন স্পেচিয়েল লীগ বুলি।
1: হয়,
0: সেইখিনি আমি ইয়াতে আগবঢ়াই দি পেলাই ৰখাই দিওঁ আৰু।
1: হয় হয়,
0: কিন্তু দুবাৰ মই খেলিবলৈ যাবলৈ নাপাইছিলোঁ বিদেশত, এই আমাৰ ইঞ্জিনিয়াৰজনে মানে মোক NOCটো নিদিছে, খেলিব পাৰিম বুলি NOCটো দিয়াৰ কাৰণে মোক চব আমেৰিকাত যাবলৈ মই পাইছিলোঁ, হেৰি খেলিবৰ কাৰণে, ৱৰ্ল্ড খেলিবৰ কাৰণে, কেলিফৰ্ণিয়াত খেলখন মই যাব নোৱাৰিলোঁ, অকল মোৰ ইঞ্জিনিয়াৰে মানে মোক NOCটো নিদিলে। কিন্তু প্ৰত্যেকবাৰ তেনেকৈ অন্য ইঞ্জিনিয়াৰ থাকিলে দিয়ে, তেখেতে মোক ছুটিটো ট্ৰেইনিং দিয়াৰ কাৰণে মই সেইবাৰ খেলিব নোৱাৰিলোঁ, এনেই অন্য অসুবিধা মই একো পোৱা নাই।
1: হয় হয়,
0: আৰু এইখিনি কৰাৰ কাৰণে সৰুৰে পৰাও খেলিলোঁ, গতিকে মোক অসম চৰকাৰে এটা মোক হেৰি দিলে, মই এতিয়া ক্ৰীড়া পেঞ্চন এটা পাই আছোঁ।
1: হয়,
0: 2017চনত আৰম্ভ হৈছে মোৰ ক্ৰীড়া পেঞ্চনটো।
1: হয় হয়,
0: আৰু চৰকাৰে সেইখিনি মানে মোক সন্মান দিলে আৰু মই সেইকাৰণে সুখী আৰু।
1: হয় হয়, ভাল লাগিলে কথাটো জানি, আপোনাক যে চৰকাৰে এইখিনি স্বীকৃতি দিছে সেইকাৰণে আমিও এই ক্ষেত্ৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান আপুনি কেনেদৰে ব্যস্ত আছে?
0: মই এতিয়া মোৰ ঘৰতে ব্যস্ত, কোনো ঘৰত ব্যস্ত যদিও মাজে মাজে দুই এখন আমাৰ অনুষ্ঠান আছে, যেনে এতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হেৰি পাতিছে, ৰাভা দিৱস পাতিছে, তালৈ মোক মাতিলে, মই গ'লোঁ, কেনেকৈ পাতিব পৰামৰ্শ বিচাৰিছে বা সহায় সাৰথি চব ফালত পৰামৰ্শ যিটো বিচাৰিছে, ঠিক তেনেকৈ খাদ্য সভাৰ মিটিং হয় তালৈ মাতে মোক, মই যাওঁ তাতে সহযোগ কৰোঁ। লেখিকা সমাৰোহৰ এখন মিটিং অসদৌ গ'ল বুলিয়া বৰতে আজি কেইদিনমান আগত, সেইখনতো দায়িত্বটো দিছিল, মানে গোটেইখিনি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ মানে তেনেকুৱা এটা দায়িত্ব এটা দিছিলে,
1: পৰিচালনা কৰাৰ দায়িত্ব।
0: হয় হয়, সেইকাৰণে সেইখিনি মই ঠিক কৰি ৰাখিলোঁ, যেনিবা সেইখিনি মোৰ ক্ষেত্ৰত মই ভাল পালোঁ, কৰিও ভাল পালোঁ, তেখেতলোকেও মোক ভাল পালে।
1: হয়,
0: তেনেকুৱাকৈ যাওঁ, কিন্তু মই খেলটোক খুব বেছি প্ৰাধান্য দিওঁ, কাৰণ মই তাৰ বাহিৰে মোৰ ঘৰতো কিছু ঘৰুৱা কাম থাকে, সেইখিনি মই সম্পূৰ্ণ এৰি থৈ গুচি যাব নোৱাৰোঁ, মই সেইকাৰণে মই খেলটোৰ বাহিৰে বেলেগলৈ অন্য অনুষ্ঠানলৈ মানে এনেই সহযোগ আছে বুলি কওঁ মোক বিচাৰিলে, মই সহযোগ সদায় থাকিম।
1: সামাজিকভাৱেও আপুনি জড়িত হৈ আছে, আৰু আপুনি আপোনাৰ কিবা একাডেমী এখন আছে বুলি শুনিছিলোঁ, খেলা
0: বুলি মই এখন একাডেমী 15 বছৰতে খুলিছিলোঁ, আমাৰ সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আছিলে আৰু বাকীখিনি ময়ে চম্ভালিছিলোঁ, আৰু BPED কৰা এগৰাকী মোৰ ভতিজা আছিলে, তাইকে শিকাবলৈ লগাইছিলোঁ, শিকাইছে, আমাৰ অনুষ্ঠানৰ পৰা খেলি পেলাই নেশ্যনেল গেমতো পুৰস্কাৰ পাইছে।
1: হয়, ধন্যবাদ বাইদেউ, আপোনাৰ বিষয়ে বহুখিনি কথা জানিলোঁ আৰু জানি যথেষ্ট ভাল লাগিল, আৰু আমাৰ শ্ৰোতাসকলেও নিশ্চয় আজি এই অনুষ্ঠান শুনি ভাল পাব, আৰু তেওঁলোকেও আপোনাৰ দৰে এগৰাকী মহিলা কেনেদৰে খেলা ধূলাৰ ক্ষেত্ৰত ইমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আপুনি ভাৰতলৈ বা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, তেওঁলোকেও নিশ্চয় আপোনাৰ পৰা অনুপ্ৰাণিত হ'ব, এই আশা কৰি আজি জ্যেষ্ঠজন অনুষ্ঠান

0: ইমানতে সামৰিছো।
1: মই আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ অসমৰ সকলো ছাত্ৰকে মই মোৰ ফালৰ পৰা মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মানে জনাইছো, যাতে এনেকৈ আগলৈ এনেকে লগ পাই থাকিব পাৰোঁ।
0: হয়, ধন্যবাদ। শ্ৰোতে ইমান পৰে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত আপোনালোকে লগ পালে কলিয়াবৰৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীণ মহিলা খেলুৱৈ শ্ৰীযুতা মিনু শইকীয়াক। অনুষ্ঠানটি আঁতৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত, এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি।
1: তেজপুৰ নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। তেজপুৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰ্ধাৰণ কোষৰ সহযোগত জ্ঞান, চৰিত্ৰ আৰু ৰাষ্ট্ৰ গঠন, প্ৰাচীন ভাৰতীয় দৰ্শন, স্বামী বিবেকানন্দ আৰু সমকালীন চিন্তাবিদসকল শীৰ্ষক এখনি এদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়ৰ সংগীত পৰিৱেশন কৰে। ইয়াৰ পিছতে তেজপুৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট লেখিকা ডক্টৰ স্বাধীনতা মহন্তই বন্তি প্ৰজ্বলন কৰি আলোচনা চক্ৰখনৰ শুভাৰম্ভ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনত মূল বক্তৃতা প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ দেৱাৰ্থ মৰাণে। ডক্টৰ মৰাণে আৰু দ্বিতীয় কাৰিকৰী অধিৱেশনৰ সমল ব্যক্তি খেৰাজখ্যাত মহাবিদ্যালয়ৰ ডক্টৰ তুলিকা বৰুৱাৰ সৈতে অনলাইন মাধ্যমযোগে উদ্বোধনী অধিৱেশনত অংশগ্ৰহণ কৰে। প্ৰথম কাৰিকৰী অধিৱেশনৰ সমল ব্যক্তি ঢেকিয়াজুলি লোকনায়ক কমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ আব্দুল মজিদ। মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকলে এই অধিৱেশনত উপস্থিত থাকে। আলোচনা চক্ৰখনত অনলাইন আৰু অফলাইন যোগে মুঠ 25খন গৱেষণা পত্ৰ উপস্থাপন কৰা হয়। যি সময়ত দেশৰ আন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি গৈছে বা আধুনিক কাৰিকৰী জ্ঞান আহৰণত ব্ৰতী হৈছে, ঠিক সেই সময়ত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথি ইউনিফৰ্মক লৈ ৰৈ থকাটো দুৰ্ভাগ্যজনক। তেজপুৰত এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। তেওঁ লগতে কয়, আনসকল ছাত্ৰ ছাত্ৰীয়ে যেতিয়া কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক্স আদি বিষয়ত অধ্যয়ন কৰিছে, আমি অসমত এতিয়াও ছাত্ৰ ছাত্ৰীসকলক ভালদৰে শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ সক্ষম হোৱা নাই। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই তেজপুৰ জিলা পুথিভঁৰালত আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত আছিল আছুৰ সভাপতি উৎপল শৰ্মা। ৰাজ্যৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ ব্যাপক সাল সলনিৰ প্ৰয়োজনীয়তা আহি পৰা বুলি উল্লেখ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কয় যে বৰ্তমানলৈকে ইয়াত কৰ্মমুখী শিক্ষাৰ প্ৰৱৰ্তন হোৱা নাই আৰু অধিক কৰ্মমুখী শিক্ষাৰ প্ৰৱৰ্তনৰ প্ৰয়োজন। ৰাজ্য তথা দেশৰ উত্তৰ পূৰ্বাঞ্চল 5খন বিদেশী ৰাষ্ট্ৰৰ সীমামূৰীয়া অঞ্চল বুলি উল্লেখ কৰি তেওঁ কয় যে চীন, নেপাল, ভূটান, ম্যানমাৰ, বাংলাদেশৰ দৰে 5খন বিদেশী ৰাষ্ট্ৰৰ সীমামূৰীয়া অঞ্চল পাবলৈ বিৰল, তৎসত্ত্বেও বৈদেশিক পৰিক্ৰমা পঢ়াৰ বাবে আমাৰ এতিয়াও বিশেষ ব্যৱস্থা হোৱা নাই। পাঠ্যক্ৰমত ভৌগোলিক অৰ্থনীতিক সামৰি ল'ব লাগে বুলিও তেওঁ মন্তব্য কৰি তেজপুৰৰ লিচু যিদৰে বিদেশৰ বজাৰত সমাদৃত হৈছে, একেদৰে ইয়াত উৎপাদিত আন পাচলিৰ বাবে নতুন বজাৰ কেনেকৈ সৃষ্টি কৰিব পাৰি তাৰ বাবেও অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে। তেওঁ কয় যে অসমৰ খনিজ সম্পদৰ ক্ষেত্ৰত চহকী, গতিকে বিশ্ববিদ্যালয়সমূহত এই সম্পৰ্কে অধিক অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন আছে। মাইনিং ৰিচাৰ্চ তথা শৈক্ষিক কেন্দ্ৰ, অৰ্থনৈতিক ভূগোলৰ জ্ঞান তথা প্ৰায় দিশত আধুনিক পৃথিৱীৰে ফেৰ মাৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক উপযুক্তকৈ গঢ় দিব লাগিব বুলি তেওঁ মন্তব্য কৰে। তেজপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পূৰ্ণায়ব প্ৰতিমূৰ্তি উন্মোচনত উপস্থিত থাকি আৱেগিক হৈ পৰিল তেওঁৰ খুৰা অনন্ত।

বৰঠাকুৰ আৰু কেইবাগৰাকীও শিল্পী শুভকাংক্ষী। জুবিন হত্যাৰে জড়িতসকলক আদালতে হয় মৃত্যুদণ্ড দিয়ক নাইবা যাৱজ্জীৱন কাৰাদণ্ড দিয়ক বুলি মন্তব্য কৰে জুবিন গাৰ্গৰ খুৰা অনন্ত বৰঠাকুৰে। আনহাতে আইনী যুঁজত জুবিনে ন্যায় পাবই বুলি মন্তব্য কৰে জুবিনৰ সহযোগী শিল্পী ৰাজা বৰুৱাই। জুবিনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলগীয়া হোৱাটো এক প্ৰকাৰ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে গীতাৱলী ৰাজকুমাৰীয়ে। অনাগত দিনত অসমীয়া সংগীত জগতৰ পুৰুধা ব্যক্তিসকলৰ পিছত জুবিন ধাৰা সৃষ্টি হ'ব বুলি আশা ব্যক্ত কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। সংগীত অনবদ্য অৱদানৰ উপৰিও জুবিনক এজন প্ৰকৃতি প্ৰেমী ৰূপে জীয়াই ৰাখিব বুলি মন্তব্য কৰে শিল্পী নয়ন নিৰ্বাণ বৰুৱাই। আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি প্ৰবীণ শিল্পী শান্তা উজিৰে নষ্টালজিক হৈ পৰে আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৱক্ষ মূৰ্তিৰ উন্মোচন কৰে। পুনৰ বিদেশৰ ভূমিত নিজৰ প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল তেজপুৰৰ চাৰিগৰাকীকৈ মহিলা। যোৱা 25 জুনৰ পৰা 27 জুনলৈ মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হোৱা 5ম এছিয়া কাপ 2026ৰ যোগ ক্ৰীড়াত এছিয়া মহাদেশৰ 7খন দেশৰ ভিতৰত বহুকেইটা সোণৰ ৰূপৰ ব্ৰঞ্জৰ পদকেৰে দেশৰ লগতে তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় তেজপুৰৰ পাৰ্বতী নগৰৰ বাসিন্দা তথা ভেটাৰ্ণ খেলুৱৈ মামু বায়ন, বাসন্তীপুৰৰ নিবাসী লেখিকা ক্ৰীড়াবিদ মমি ভাগৱতী, মমিতা গগৈ আৰু স্মৰণিকা ডেকাই। উল্লেখ্য যে বিগত সময়তো প্ৰবীণ ক্ৰীড়া সৌন্দৰ্য প্ৰতিযোগিতা সাজসজ্জা প্ৰতিযোগিতাৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত বিভিন্ন পদকেৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মামু বায়নৰ লগতে দুগৰাকী কন্যাৰ মাতৃ লেখিকা মমি ভাগৱতীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এই প্ৰতিযোগিতাত পুনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে অংশগ্ৰহণকাৰী আন দুগৰাকী মহিলায়ো পদক অৰ্জন কৰাত স্বাভাৱিকতে তেজপুৰত আনন্দ জোৱাৰ উঠিছে। অসমৰ ইতিহাস পুনৰ্নিৰ্মাণৰ মূল্যৱান দলিল 829 খ্ৰীষ্টাব্দৰ সংস্কৃত ভাষাত খোদিত নশৰীয়া তেজপুৰ শিলালিপি সংৰক্ষণ কৰিব শোণিতপুৰ জিলা প্ৰশাসনে। বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ পৰ্যবেক্ষণত হালস্তম্ভ বংশীয় ৰজা হৰ্যৰ বৰ্মনে জাৰি কৰা ঐতিহাসিক শিলালিপি সংৰক্ষণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে। ব্ৰহ্মপুত্ৰৰ মাজত থকা শিলালিপিখন দেশী বিদেশী পৰ্যটকৰ চাব পৰা কৰিবলৈ তৎপৰতা গ্ৰহণ কৰা হ'ব বুলিও আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। তেজপুৰত জে বি প্ৰডাকশ্যনৰ দুদিনীয়া নাট সমাৰোহৰ সফল সমাপ্তি ঘটে। নতুন আংগিক আৰু নতুন শৈলীৰে মননশীল চুটি নাটক চাবলৈ দৰ্শকে বিপুল সঁহাৰি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। বিশিষ্ট নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতি, বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ভূপেন শইকীয়া, প্ৰবীণ চিত্ৰশিল্পী কুমুদ বৰুৱাই বন্তি প্ৰজ্বলনেৰে এই নাট সমাৰোহৰ শুভাৰম্ভ কৰিছিল। তেজপুৰৰ অন্যতম অপেচাৰী নাট্য অনুষ্ঠান জে পি প্ৰডাকশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা দুদিনীয়া নাট সমাৰোহখনি মাংগলিক পৰিৱেশত শুভাৰম্ভ হয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি এই নাট্যানুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰাৰ পিছতে মঞ্চ উদ্বোধন কৰে অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক জ্যেষ্ঠ নাট্যশিল্পী মনোৰঞ্জন মহন্তই। জে বি প্ৰডাকশ্যনৰ সভাপতি বিশিষ্ট চিকিৎসক ডাক্তৰ গোপেন্দ্ৰ মোহন দাসে আদৰণি ভাষণ জনোৱাৰ পিছতেই নুপুৰ গোপেন্দ্ৰ দাস, ময়ূৰ গোপেন্দ্ৰ দাস আৰু জয়া কলিতাই বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ডাক্তৰ জাহানাৰা বেগমে হাত ধৰে। দুটিকৈ দৰ্শনী সম্পন্ন হোৱা এই নাটককেইখন হ'ল কে বি ক্ৰিয়েশ্যনৰ হৈ বিপ্লৱ শৰ্মাৰ ৰচনা পৰিচালনাৰে মৌন আলাপ আৰু সপ্তদশী মঞ্চস্থ কৰা হয়। সাম্প্ৰতিক সময়ৰ এটি স্বেচ্ছাসেৱী সংগঠন সুদৰ্শন অসমৰ বিগত বৰ্ষৰ দৰে এইবাৰো বিশেষ বক্তৃতানুষ্ঠানৰ লগতে সদস্য সদস্যাসকলৰ গীত মাতেৰে সম্পন্ন হয়। সুদৰ্শন অসমৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জাতীয় চেতনাবোধ আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা বিষয়ত বক্তৃতা প্ৰদান কৰে আবৃত্তিকাৰ ৰাতুল দাসে। তেওঁ প্ৰসংগক্ৰমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে জাতীয় ঐক্যৰ বাবে কৰা ধৰ্মীয় সাংস্কৃতিক বিপ্লৱৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰো জাতীয় চেতনাবোধ সমৃদ্ধ সৃষ্টিশীল কামৰ উল্লেখ কৰি বক্তৃতাটোত উজ্জ্বল নিদৰ্শন দাঙি ধৰি সকলোকে আপ্লুত কৰে। বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা

তেজপুৰৰ লিচুৰ উৎপাদনৰ বিভিন্ন দিশৰ বুজ লোৱাৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি তেজপুৰৰ পৰমাইঘুলিস্থিত লিচু বাগান পৰিদৰ্শন কৰে আৰু স্থানীয় লিচু খেতিয়কসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীত মিলিত হয়। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে খেতিয়ক তথা কৃষক উৎপাদক কোম্পানীসমূহৰ বিভিন্ন সমস্যাৰ বুজ লয়। তেওঁ উল্লেখ কৰে যে লিচুৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষি বিভাগে অতি শীঘ্ৰেই লিচু ৰপ্তানিকাৰক আৰু কৃষকসকলৰ মাজত এখন বৈঠকৰ আয়োজন কৰিব। কৃষকসকলৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে পোক পৰুৱাৰ উপদ্ৰৱ, FPC সমূহৰ বাবে ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰৰ প্ৰয়োজনীয়তা, সৌৰশক্তি চালিত লাইট আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে বুজ লয়। মন্ত্ৰী হাজৰিকাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ মাজত বিতৰণ কৰিব পৰাকৈ তেজপুৰৰ লিচু খেতিয়কসকলক অতি কমেও 2,00,000 লিচুপুলি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে লিচু, নাৰিকল, তামোল আদিৰ দৰে লাভজনক নগদ শস্যৰ উৎপাদন বৃদ্ধিৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে অহা বছৰৰ পৰা প্ৰতিটো সমষ্টিত এনেধৰণৰ 1,00,000 পুলি বিতৰণৰ লক্ষ্য স্থিৰ কৰিছে কৃষি বিভাগে। মন্ত্ৰীগৰাকীয়ে লগতে আহ্বান জনাই কয় যে অসমৰ যুৱ প্ৰজন্মই এনেধৰণৰ লাভজনক খেতিৰ সৈতে জড়িত হোৱা উচিত। মোবাইল টাৱাৰৰ বিকিৰণ আদিৰ দৰে অপ্ৰমাণিত কাৰণসমূহৰ অচিলা লৈ নাৰিকল, তামোল আদি ৰোপণৰ পৰা বিৰত থকাৰ পৰিৱৰ্তে নিজৰ ভূমিসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ তেওঁ যুৱ প্ৰজন্মক আহ্বান জনায়। আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ মাজত স্প্ৰেয়িং মেচিন আৰু অন্যান্য কৃষি সঁজুলিও বিতৰণ কৰে। উক্ত কাৰ্যসূচীত তেজপুৰৰ বিধায়ক প্ৰীতিৰাজ ৰাভা, কৃষি বিভাগৰ সচিব তথা সঞ্চালক উদয় প্ৰবীণ, শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস, উদ্যান কৃষি বিভাগৰ সঞ্চালক আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। তেজপুৰৰ বেচেৰিয়া সামাজিক সাংস্কৃতিক অনুষ্ঠান পুবেৰুণ সাংস্কৃতিক সমাজৰ উদ্যোগত বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হৈ যায়। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা 42 শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰা হয়। একেৰাহে উন্নত ফল কৰা বিদ্যালয় প্ৰধানসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বিভিন্ন দিশৰ আকৰ্ষণীয় অনুষ্ঠানৰ লগতে অঞ্চলটিৰ কৃতিমানক বিধায়ক পৃথ্বীৰাজ ৰাভাৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰা হয়। তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বৰচলাৰ বিধায়ক ঋতুবৰণ শৰ্মাক উষ্ম অভিনন্দন জ্ঞাপন কৰা হয়। দুয়োগৰাকী বিধায়কক অসমীয়া ক্লাবৰ হৈ উপদেষ্টা অৰুণা দেৱী, সভাপতি পংকজ কুমাৰ বৰাই জাতীয় বস্ত্ৰ চেলেং স্মাৰকেৰে অভিনন্দন জনোৱাৰ পাছত ক্লাবৰ ভগ্নী অনুষ্ঠান তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ হৈ সম্পাদক ৰঞ্জিত বৰবৰুৱা, শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ হৈ বিভূত ডেকা, জিলা তাগ বোৱাৰ সন্থাৰ হৈ ৰাতুল কুমাৰ দাস আৰু মুজাহিদ ৰাজা, জিলা ভাৰোত্তোলন সন্থাৰ হৈ দিৱসমণি বৰুৱা, জিলা শক্তি উত্তোলন সন্থাৰ হৈ স্পন্দন কাশ্যপ, জিলা জিমনাষ্টিক সন্থাৰ হৈ ৰাজেন ভূঞা আৰু শোভন মহন্ত, জিলা পাঞ্জা সন্থাৰ হৈ মৃন্ময় কলিতা আৰু শোণিতপুৰ যোগ সন্থাৰ হৈ নীলকান্ত শৰ্মাই দুয়োগৰাকী বিধায়কক সম্বৰ্ধনা জ্ঞাপন কৰে। ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনত তেজপুৰৰ অন্যতম খামিদাথ যোদ্ধা, গুপ্তঘাতকৰ নৃশংস হত্যাৰ বলি হোৱা বিশ্বজিৎ বৰাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আৰ্ট চেণ্টাৰ তেজপুৰে প্ৰতিবছৰে জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এইবাৰো 5 জুলাই দেওবাৰে তেজপুৰৰ জয়মতী পথাৰৰ সমীপৰ বিশ্বজিৎ বৰা স্মৃতি ভৱন প্ৰাংগণত বিশ্বজিৎ বৰা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখ্য যে প্ৰতিবছৰে নিৰ্দিষ্ট কেতবোৰ আকৰ্ষণীয় বিষয়েৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা এইবাৰ 4টা শাখাত মূলতঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ অন্তৰ্গত হ'ব। সেই অনুসৰি প্ৰাক প্ৰাথমিকৰ পৰা দ্বিতীয় শ্ৰেণী ক শাখা প্ৰতিযোগীসকলৰ বিষয় ঢোৰা কাউৰী আৰু টিপচী চৰাই, তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ খ শাখাৰ বিষয় বান্দৰ আৰু শিয়ালৰ সাধু, সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ গ শাখাৰ বিষয় কুকুৰিকণা আৰু একাদশ শ্ৰেণীৰ পৰা স্নাতকলৈ বুঢ়া বুঢ়ী আৰু শিয়ালৰ সাধু। তেজপুৰৰ এবছৰ 9 মহীয়া শিশুৰ চমক তাৎক্ষণিকভাৱে 117 বস্তু চিনাক্ত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত এচিভাৰ সন্মান লাভ কৰিছে। স্মৃতিশক্তিৰ বাবেই আধভিক অনুভৱ শইকীয়া নামৰ কণমানি শিশুটিয়ে। তেজপুৰ আদালতত 2টাকৈ পৃথক গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰা হয়। শিশু ধৰ্ষণকাৰী জোচেফ বাৰ্লাক বিশেষ পস্কো আদালতৰ ন্যায়াধীশ কংকিৰাণী ডেকাই দোষী সাব্যস্ত কৰি 25 বছৰ সশ্ৰম কাৰাদণ্ড বিহে।

লগতে 10,000 টকাৰ জৰিমনা অনাদায়ে অতিৰিক্ত 4 মাহৰ ৰায়দান দিয়ে। উল্লেখ যে ঢেকিয়াজুলি ধীৰাই চাহ বাগিচাত 30 ছেপ্টেম্বৰ 2024 সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণৰ ঘটনা। সেই ঘটনাৰ অভিযুক্ত জোচেফ বাৰ্লাক আদালতে এইদৰে শাস্তি বিহিছে। আনহাতে একেটা বৰ্ষতে জামুগুৰি থানাত পঞ্জীভূত গোচৰ অধীনত তেজপুৰ আদালতৰ বিশেষ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে আদালতে ৰায় প্ৰদান কৰে শোণিতপুৰ জিলা সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাই। জামুগুৰিত সঞ্জয় দে নামৰ লোকজনৰ ভাতৃ সুশীল দেক চোকা ওচৰৰে প্ৰাণনাশৰ চেষ্টা চলাইছিল অভিযুক্ত। সুশীলৰ জ্যেষ্ঠ ভাতৃ সঞ্জয় দে পিছত জামুগুৰি থানাত গোচৰ তৰিছিল বাবুল ৰয়ৰ বিৰুদ্ধে আৰু আদালতে বাবুল ৰয়ক দোষী সাব্যস্ত কৰি 1 বছৰৰ কাৰাদণ্ডৰ লগতে নগদ ধনৰ জৰিমনা আৰু 3 মাহৰ অতিৰিক্ত কাৰাদণ্ড বিহাৰ উপৰিও ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাৰ অধীনত 10 বছৰ কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা বিহিছে। শাৰীৰিক বাধাগ্ৰস্ততাক প্ৰত্যাহ্বান জনাই অবিভক্ত শোণিতপুৰ জিলাৰ চাহ জনগোষ্ঠীয় লেখিকা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আলোচনা কুৰ্মীৰ আলোক সন্ধানী যাত্ৰা 11খনকৈ প্ৰকাশিত গুৰুত্বপূৰ্ণ গ্ৰন্থৰ পিছত তেজপুৰত পুনৰ উন্মোচন হ'ল তেওঁৰেই ৰচিত 4খনকৈ বিশেষ গ্ৰন্থ। তেজপুৰ মহাবিদ্যালয় চন্দ্ৰমোহন মেধি সোঁৱৰণী পুথিভঁৰালৰ সহযোগত চাহ জনগোষ্ঠীয় শিশুৰ মনোৰম কাহিনী, বিশ্বনাথ জিলাৰ চাহ জনগোষ্ঠীয় কৃতিপুৰুষ অকনিৰ মনোৰম গল্প আৰু শ্ৰী শ্ৰী মধুপুৰ ধাম শীৰ্ষক গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। শ্রোতাসকলে ইমান পরে সংবাদভিত্তিক অনুষ্ঠান রেঙনি শুনিলে। অনুষ্ঠানটি যুগুতায় আগবড়ালে পুলক কুমার ডেকায়।

এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মই অজিত চক্ৰৱৰ্তীয়ে আপোনালোকলৈ লৈ আহিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনা প্ৰবাহৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 14 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 29 তাৰিখ। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি আজি বছৰটোৰ 180 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ আৰু 185 দিন বাকী আছে। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিত প্ৰথমেই শুনো আহক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। ১৫৩৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ফৰাচী অনুসন্ধানকাৰী জাক কাটিয়াৰে কানাডাৰ প্ৰিন্স এডৱাৰ্ড দ্বীপ আৱিষ্কাৰ কৰিছিল। 1613 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই উইলিয়াম শ্বেক্সপিয়েৰৰ গ্ল'ব থিয়েটাৰ ভস্মীভূত হৈছিল। ১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল পানামাখালৰ মাৰ্কিন অভিযন্তা জৰ্জ ৱাশ্বিংটন গোথলেছৰ। ১৯০৩ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ব্ৰিটিছ ইলেক্ট্ৰনিক অভিযন্তা আৰু বিজ্ঞানী এলেন দ ৱাৰৰ জন্ম হৈছিল। তেওঁ 128টা ইলেক্ট্ৰনিক যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। 1919 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল জাৰ্মানৰ ভাষা বিজ্ঞানী কাৰ্ল ব্ৰুগমেনৰ। 2013 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা মাৰ্গেৰিটা হেকৰ। ১৮৫৭ খ্ৰীষ্টাব্দ আজিৰ দিনটোতেই ৰবাৰ্ট ক্লাইভৰ মুৰ্ছিদাবাদত প্ৰৱেশ হৈছিল মিৰ্জাফৰৰ বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব হিচাপে তেওঁ সিংহাসনত আৰোহণ কৰিছিল। 1946 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই 3 মাহ ধৰি ভাৰতৰ স্বাধীনতা আৰু বিভাজনৰ সমস্যা সমাধানৰ বাবে কৰা অবিচ্ছিন্ন প্ৰয়াসৰ অন্তত কেবিনেট মিছনে ভাৰত ত্যাগ কৰিবলৈ বাধ্য হৈছিল। ১৯৯৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা অমান্য কৰি কছবো লিবাৰেশ্যন আৰ্মীৰ কছবো দখল কৰিছিল। ১৯৯৯ চনৰ আজিৰ দিনটোতেই পাক অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা ভাৰতীয় সেনাই টাইগাৰ হিলৰ কাষত দুটা পৰ্বতৰ শৃংগ অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। 2001 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই আদিবাসী সংঘৰ্ষত নাইজেৰিয়াত প্ৰায় 200 লোকৰ মৃত্যু হৈছিল। 2003 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই হামবাৰ্গত অনুষ্ঠিত হোৱা চতুৰ্দশীয় মাষ্টাৰ্ড হকী টুৰ্ণামেণ্টত ভাৰতবৰ্ষ চেম্পিয়ন হ'বলৈ সক্ষম হৈছিল।

আজিৰ দিনটো অনুষ্ঠানটিত এইবাৰ শুনো আহক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। ভাৰতীয় পৰিসংখ্যা বিজ্ঞানৰ জনক প্ৰশান্ত চন্দ্ৰ মহলানবিছৰ জন্ম হৈছিল 1893 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে, অৰ্থাৎ 29 জুন 1893 চনত। তেওঁৰ জন্মদিনটোত প্ৰতি বছৰে জুন মাহৰ 29 তাৰিখে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হয়। ১৯৬১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী চৰ্দাৰ বল্লভদেৱ সিঙৰ। ১৮৬৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে বংগৰ প্ৰসিদ্ধ শিক্ষাবিদ আশুতোষ মুখোপাধ্যায়ৰ জন্ম হৈছিল। 1876 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কবি মাইকেল মধুসূদন দত্তৰ মৃত্যু হৈছিল। ১৯৯৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই চিপিআই নেতা ইন্দ্ৰজিৎ গুপ্তা ভাৰতৰ গৃহমন্ত্ৰী হৈছিল। 1998 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা আৰু উত্তৰাখণ্ডক নতুনকৈ গঠন কৰা হৈছিল। ছত্তীশগড় ৰাজ্যৰ বিভাজন কৰা হৈছিল। ২০০২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই সপ্তমগৰাকী উপ প্ৰধানমন্ত্ৰীৰূপে লালকৃষ্ণ আদৱানীয়ে শপত গ্ৰহণ কৰিছিল।

আজিৰ দিনটো অনুষ্ঠানটিত এইবাৰ শুনো হওক ৰাজ্যিক প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। দুহেজাৰ আঠ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল অচিন মোমাইদেউ খ্যাত অসমৰ শিশু সাহিত্যিক অমল দত্তৰ। তেওঁৰ জন্ম হৈছিল 19 এপ্ৰিল 1947 চনত শিৱসাগৰত, মৃত্যু 2008 চনৰ আজিৰ তাৰিখত। তেওঁ এগৰাকী ভাৰতীয় আছিল। তেওঁক জনা যায় ডেমপেহাৰ দূৰবীন, পিংক ৰিফু এই নামেৰেও। তেওঁৰ পিতৃ আছিল তোষেশ্বৰ দত্ত আৰু মাতৃ আছিল কনকলতা দত্ত। 1947 চনৰ 19 এপ্ৰিলত শিৱসাগৰত অমল দত্তৰ জন্ম হৈছিল। তেওঁৰ পিতৃ পেছাত এগৰাকী এডভোকেট আছিল। শিৱসাগৰত তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি 1965 চনত তেখেতে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ৰ পৰা বুৰঞ্জীত অনাৰ্ছসহ বিএ পাছ কৰিছিল আৰু 1970 চনত তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা বুৰঞ্জী বিষয়ৰ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। স্নাতকোত্তৰ পাছ কৰি তেখেতে বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ প্ৰবক্তা হিচাপে 1978 চনলৈকে

কাম কৰিছিল। তেতিয়াই তেওঁ পিএইচডি ডিগ্ৰীও লাভ কৰিছিল। 1981 চনৰ পৰা 1986 চনলৈ তেওঁ দিছপুৰৰ আছাম ষ্টেট আৰ্কাইভত যোগদান কৰিছিল আৰু মাজতে তেওঁ কিছুদিন বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্টৰ বিভাগৰ যুটীয়া সঞ্চালক হিচাপেও কৰ্মত যোগ দিছিল। পিছলৈ তেখেতে অসমৰ ভাষা প্ৰয়োগ সঞ্চালকৰ লগত কৰ্মজীৱন চলাই নিছিল আৰু তেতিয়াই তেওঁ চলন্তিকা অভিধানী সাধাৰণ সহযোগী সম্পাদক হিচাপেও কৰ্ম কৰিছিল। আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। এতিয়া 8 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰিত মুখ্য বাতৰিসমূহ ৰিলে কৰি শুনোৱা হ'ব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আঠ বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত পৰিৱেশ আৰু বন বিভাগ তথা বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেনবিছৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন। মন্ত্ৰী ডঃ অনুজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাই আজি চতুৰ্থবাৰৰ বাবে সাক্ষ্য প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিক ৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। মহিলা সবলীকৰণ, দেশপ্ৰেম আৰু অদম্য সাহসৰ বাৰ্তা প্ৰচাৰৰ লক্ষ্যৰে সৰ্বভাৰতীয় চাইক্লিং যাত্ৰা অব্যাহত ৰখা মধ্যপ্ৰদেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেল আৰোহী খেলুৱৈ তথা পৰ্বতাৰোহী আছাম আলব্যই আজি ডিব্ৰুগড়ত উপস্থিত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনিবলৈ লৈছোঁ উত্তৰণ অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত।
2: আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিবলৈ লৈছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমি শ্ৰোতাসকলৰ সৈতে চিনাকি কৰিবলৈ বিচাৰিছোঁ এগৰাকী উদ্যোগী মহিলা তথা মাফিজা মেকআপ একাডেমীৰ স্বত্বাধিকাৰী মাফিজা খাতুনক। খাতুন, আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
3: ধন্যবাদ আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে।
2: প্ৰথমে আপোনাৰ পৰা আপোনাৰ মেকআপ একাডেমীৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ।
3: হয়, মোৰ একাডেমীখন 2020 মই অপেনিং কৰিছিলোঁ আৰু তেজপুৰ আপোনাৰ চিভিল চাৰিআলি কাৰ পাৰ্কিঙৰ অপজিটতে আছে।
2: হয়,
3: লগতে বৰ্তমান এতিয়া মোৰ একাডেমীৰ 28 বেচ চলি আছে আৰু 700+ ষ্টুডেণ্টছ তেওঁলোক মানে পাছ আউট হ'ল।
2: হয় হয়
3: হয়।
2: এই সৌন্দৰ্য চৰ্চা বা মেকআপৰ প্ৰতি মানে এই ক্ষেত্ৰখনলৈ আহিবলৈ মানে কিহে আপোনাক ইনস্পায়াৰ কৰিলে?
3: কিহে তেনেকে বিশেষ একো নাই, যিহেতু মই সৰুৰ পৰাই মানে ৰূপসজ্জা কৰি আনক মানে নিজতকে বেছি আনক বিৰাট বেছি ভাল পাইছিলো। আৰু এটা কথা মনত ৰাখিছিলো, মানে আমাৰ সমাজত কিছুমান মানুহ আছে, তেওঁলোকে মানে ধৰক কেতিয়াবা কাৰোবাৰ বৰণক লৈ পেলাই, কাৰোবাৰ নাক দীঘল, চুটি ক'লা বগা, এইবোৰ লৈ পেলাই বহুত আমাৰ এনেকুৱা সমাজত বোৱাৰী ছোৱালী আছে, তেওঁলোকে এইবোৰ প্ৰব্লেমত মানে
2: বাহিৰা সৌন্দৰ্যটো
3: গুৰুত্ব দিয়ে। মইতো ভাবো আমাৰ ভিতৰৰ সৌন্দৰ্যটো মেইন সৌন্দৰ্য,
2: সেইটো আসল কথা হয়।
3: মনৰ সৌন্দৰ্য যিটো হয় সেইটো মেইন হয়, তাকে অকণমান আমাৰ ব্ৰাছ এদি বা মেকআপ এদি আৰু অকণমান কনফিডেন্স কৰি দিয়াটো আৰু

0: সেইটোৱে।
1: আপুনি এই একাডেমি মানে স্থাপন কৰাৰ চিন্তা কেনেকৈ কৰিলে? কাৰণ সাধাৰণতে অসমৰ নিচিনা ঠাইত মানুহে এই ব্যৱসায়ৰ প্ৰতি আচলতে খুব কমেই আগ্ৰহী, চাকৰি এটা কৰিব বিচাৰে। আপুনি চাকৰিৰ প্ৰতি আগ্ৰহী নাছিল নেকি?
0: যিহেতু মই ক'লোৱে সৰুৰ পৰাই মোৰ এইটোৰ প্ৰতি মানে, মই আগতে স্কুলত পঢ়ি থাকোঁতেও ক'ব গ'লে মই মানে কালচাৰ লাইনত বিৰাট জড়িত। তো মই আগতে মানে আপোনাৰ স্কুলত নাটক কৰা বা সৰু সুৰাকৈ এনেই এনেকৈ ডান্স কৰা
1: হয়,
0: তেতিয়া আমাক যিহেতু লাগিয়ে থাকে এইবোৰ তেনেকুৱা আৰু।
1: তাৰপিছত নিজাববীয়াকৈ আপুনি স্থাপন কৰাৰ কথা ভাবিলে?
0: হয়, মই প্ৰথমে প্ৰশিক্ষণ ললোঁ তেজপুৰতে। তেজপুৰত লোৱাৰ পিছত মোক এনেকুৱা লাগিল, নাই মই অকণমান আন্তৰ্জাতিক বাহিৰৰ ইণ্টাৰনেশ্যনেল ক্লাছ অকণমান ল'ব লাগে বুলি। আৰু আজি 10 বছৰৰ আগতে মই তেজপুৰৰ পৰা গৈ আমাৰ কলিকতা মোৰ দাদাৰ লগত গৈ পেলাই মই তাতে শিকি আহিলোঁ, ইণ্টাৰনেশ্যনেল ক্লাছ লৈ আহিলোঁ। আৰু তাৰপিছত অহাৰ পিছতে ইয়াতে যিহেতু আমি যিকোনো ধৰক, এতিয়া যিহেতু আমাৰ এডভান্স টেকনিকবোৰ বেছি ইউজ হয়, আৰু যেতিয়া মই কলিকতাৰ পৰা আহিলোঁ তাৰপিছত মোক ৰাইজে মৰম দিলে, আঁকোৱালি ল'লে, তেনেকৈ এটা দুটা কাম কৰি কৰি। প্ৰথমে মই ফ্ৰীলেঞ্চাৰ আছিলোঁ, মই মেকআপ শিকাৰ পিছত মই ধৰক কাৰোবাৰ বিয়াত মোক বুকিং কৰে, তেনেকৈ যাওঁ কাম কৰোঁ, হয় তেনেকুৱা।
1: এনে কিবা অসুবিধা পাইছিল নেকি আৰম্ভণিতে?
0: নাই নাই, বিশেষ তেনেকুৱা একো অসুবিধা পোৱা নাই।
1: এগৰাকী যিহেতু মহিলা হিচাপে মানে আৰু আমাৰ সমাজ বা পৰিয়ালৰ পৰা তেনেধৰণৰ মানে সহায় লাভ কৰিছিল আপুনি?
0: একদম, মা দেউতা দাদা
1: তেওঁলোকে সাপোর্ট কৰিছে আপোনাক?
0: কৰিছে, হয়, তেনেকে একো অসুবিধা পোৱা নাই।
1: আপুনি এইটো আৰম্ভ কৰোঁতে বেংকৰ পৰা কিবা সহায় লৈছিল নেকি?
0: নাই, এইটো মই ইয়াতে ক'ব বিচাৰোঁ। মই অলপ আগতে আপোনাক ক'লোঁ, মই ফ্ৰীলেঞ্চাৰ হিচাপে কৰিছিলোঁ যেতিয়া, সেইখিনি টকাৰে মই মানে এতিয়াও সেইখিনি বস্তু মোৰ ষ্টুডেণ্টছকো কওঁ যে আমি এইটো কৰ্ম মানে বহুত ভাল কৰ্ম হয়, গতিকে আমি যদি ভালকৈ কৰিব পাৰোঁ। মই কিন্তু সঁচা কথা বেংকৰ পৰা একো লোৱা নাই, মোৰ যিখিনি আগতে কৰা মোৰ আছিল সেইখিনি দি পেলাই মই একাডেমিখন অপেনিং কৰিছোঁ।
1: মানে এতিয়া আপুনি যদি ক'ব বিচাৰে সেলফ ডিপেণ্ডেণ্ট মানে স্বাৱলম্বী আপুনি হয়, তাৰমানে আপুনি নিজৰ খৰচ বা নিজৰ জীৱিকাটো আপুনি নিশ্চয় এই একাডেমিৰ জৰিয়তে উলিয়াব পাৰে?
0: হয় পাৰোঁ, আৰু মোৰ বহুত বেছি ভাল লাগে, মোৰ লগতে মোৰ ষ্টুডেণ্টছবোৰেও তেওঁলোকেও মানে বহুত বেছি ধুনীয়াকৈ কাম কৰি আছে।
1: কাম কৰিছে, হয়। ষ্টুডেণ্ট বুলি কওঁতে তেওঁলোকক কেনে ধৰণৰ, আপোনাৰ তেওঁলোকেও প্ৰশিক্ষণ দিয়ে?
0: হয়, বহুত এনেকুৱা ষ্টুডেণ্টছ আছে মোৰ, আপোনাৰ অৰুণাচল, ঢেকীয়াজুলি, ওৰাং, এইফালে মঙলদৈ, তেওঁলোকে নিজেই ক্লাছ দি আছে তেওঁলোকৰ ষ্টুডেণ্টছক। তো সেইটো মোৰ কাৰণে মানে বহুত বেছি গৌৰৱৰ কথা।
1: আৰু আপোনাৰ একাডেমিত মানে তেনেকুৱা কিমান আছে প্ৰশিক্ষণ দিয়া?
0: প্ৰশিক্ষণ দিয়া বহুত আছে, এতিয়া বহুতে ধৰক ওলাই গৈ কিছু মানে প্ৰফেচনেলিহে মই কৈছোঁ, আৰু তেওঁলোকে কিছুমান এনেকুৱা আছে ধৰক ফাৰ্ষ্ট টাইম তেওঁলোকে নিজৰ ৰুমৰ পৰা দি আছে, 4-5 জনীকে আৰম্ভ কৰিছে, তেনেকুৱা বহুত আছে। আৰু বাকী যিখিনি ওলাই গৈছে তেওঁলোকে ফ্ৰীলেঞ্চাৰ হিচাপে সকলোৱে কাম কৰি আছে, মানে কোনো বহি থাকিবলগীয়া হোৱা নাই।
1: তেওঁলোকক আপোনাৰ অধীনত যি কেইগৰাকী প্ৰশিক্ষণ তেওঁলোকক নিশ্চয় আপুনি দৰমহা বা কেনেকুৱা ধৰণৰ?
0: হয়, আমাৰ এটা মিনিমাম এটা ফিজ থাকে, সেইখিনি আমি চাই লওঁ, আমাৰ এৰিয়াটো ডিপেণ্ড কৰে, আমাৰ ষ্টুডেণ্টে যিমানখিনি পাৰোঁ আমি আমাৰ ৰুম ভাড়াটো বা এনেকুৱা ষ্টাফক দিব পৰাকৈ সেনেকৈ সৰু এমাউণ্ট এটা তেওঁলোকৰ পৰা আমি সেনেকৈ লৈ পেলাই মিলাবলৈ ট্ৰাই কৰোঁ আৰু।
1: আপোনাৰ একাডেমিখনত কি কি প্ৰশিক্ষণ দিয়া হয়?
0: আমাৰ আপোনাৰ 3 মান্থৰ যিটো কোৰ্চ হয় তাতে বেচিক টু এডভান্স কোৰ্চ হয়। বহুতৰ ইচ্ছা থাকে কিন্তু আজিলৈকে ব্ৰাছডালো ধৰিব নোৱাৰে বা ধৰা নাই আগতীয়াকে। ছোৱালী মানুহ বুলি ক'লেতো লিপষ্টিক কাজল আমাৰ জন্মৰ পৰাই থাকে বুলিয়ে কওঁ, আৰু বাচ্চাৰ পৰাই আমাৰ ভাল লাগে। আমাৰ ইয়াতে আপোনাৰ প্ৰেক্টিকেলটো থাকেই, লগতে আমি থিয়ৰিও দিওঁ যাতে তেওঁলোকে খুব ধুনীয়াকৈ পিছলে নিজৰ একাডেমি এখন খুলি তেওঁলোকে তেওঁলোকৰ ষ্টুডেণ্টক থিয়ৰিখিনি দিব পাৰে। আৰু আমাৰ ইয়াতে আপোনাৰ মেকআপ, হেয়াৰ, লগতে আপোনাৰ ড্ৰাপিঙৰ ওপৰত ধ্যান দিয়া হয়। এতিয়া ধৰক আমি কেতিয়াবা নেপালী ব্ৰাইড পাওঁ, কেতিয়াবা বেংগলী ব্ৰাইড পাওঁ, কেতিয়াবা মুছলিম ব্ৰাইড পাওঁ, তেনেকুৱা আমাৰ অলপ ড্ৰাপিংবোৰ বেলেগ বেলেগ হয়, ষ্টাইল কাপোৰৰ ডিজাইনবোৰ অলপ বেলেগ বেলেগ হয়, সেইখিনিৰ ওপৰত। লগতে প্ৰডাক্ট নলেজ, ধৰক আপোনাৰ আমাৰ ল' বাজেটৰ পৰা হাই এণ্ড বাজেটৰলৈকে আমি গোটেইখিনি ব্ৰেণ্ডৰ, আমাৰ বহুত ব্ৰেণ্ডৰ থাকে ন বেলেগ বেলেগ, গোটেইখিনি ব্ৰেণ্ডৰে প্ৰডাক্ট নলেজ তেওঁলোকক দিয়া হয়। লগতে আপোনাৰ হেয়াৰ ষ্টাইলৰ ক্লাছ, কেনেকুৱা ফেচত কেনেকুৱা হেয়াৰষ্টাইল কৰিব লাগিব, কেনেকুৱা মেকআপ কৰিব লাগিব, সেইখিনি গোটেইখিনি শিকোৱা হয়। লগতে মোবাইল ফটোগ্ৰাফী, মাৰ্কেটিং নলেজ, সেইখিনিও দিয়া হয়। কাৰণ আমি কাম শিকাৰ পিছত আমি যদি ক্লায়েণ্টক বুজাব নোৱাৰোঁ তেতিয়া সেইখিনিতো আমাৰ মাইনাছ পইণ্ট থাকে। তো আমি ক্লায়েণ্টক কেনেকৈ কথা পাতিম, ইভেন মই মোৰ যিখিনি এক্সপিৰিয়েঞ্চ 10 বছৰৰ, ফোন আপুনি কল কৰিলে আপোনাৰ বুকিঙৰ কাৰণে যাতে মই কি কি লিখোঁ আপোনাৰ টাইমৰ পৰা, আপোনাৰ ডেট, ৱেডিং ডেট, টাইম, গোটেইখিনি কেনেকৈ লিখিব লাগিব যাতে আমি পাহৰি নাযাওঁ বা মিষ্টেক নহয়, গোটেইখিনি বস্তু আমাৰ ষ্টুডেণ্টছক আমি ধুনীয়াকৈ দি দিওঁ।
1: নিশ্চয় নে অকল মেকআপেই নে আৰু কেনে ধৰণৰ কিবা বেলেগ দক্ষতাও শিকোৱা হয় নেকি?
0: হয়, আপোনাৰ মেকআপৰ লগত আমাৰ হেয়াৰ ষ্টাইলৰ ক্লাছ থাকে, মই এইটো ক'বলৈ থাকি গ'ল। ধৰক আপুনি, আমি বহুত টাইপৰ ব্ৰাইড পাওঁ, ধৰক শকত ফেচ, ক্ষীণ ফেচ, তেনেকুৱা। তো আমি কেনেকুৱা ফেচৰ লগত কেনেকুৱা হেয়াৰ

0: ষ্টাইল কৰিব লাগে, কেনেকুৱা শকত হ'লে কাপোৰযোৰ টাইটকৈ কেনেকুৱাকৈ পিন্ধাব লাগে, ডিজাইনটো ক্ষীণ দেখা পাব, ক্ষীণ হ'লে কেনেকৈ অকণমান ফুলাকৈ পিন্ধাব লাগে যাতে কইনাগৰাকীক শকত দেখা পায়, হয় সেইখিনি বস্তু গোটেইখিনি
1: ধ্যান দিয়া হয়।
0: আৰু ইয়াৰ লগতে আপোনাৰ আমাৰ আমি ছ'চিয়েল মিডিয়া কেনেকৈ আপডেট কৰিব লাগে, বহুতে ধৰক ছ'চিয়েল মিডিয়া চলাব নাজানে, আমি আমাৰ প্ৰফাইলটো ছ'চিয়েল মিডিয়াত আমি এজ এ বিজনেছ একাউণ্ট আমি কেনেকৈ বনাম সেইটো বস্তুত আমি বহুত বেছি ধ্যান দিওঁ। লগতে আমাৰ ফটোগ্ৰাফাৰ ভৱেন মেধি, তেখেতেও আহি পেলাই আমাক ষ্টুডেণ্টছবোৰক কেনেকৈ আমি ফটো এটা লওঁতে বেকগ্ৰাউণ্ড কেনেকুৱা হ'ব লাগে, লাইটৰ ওপৰত নলেজ দিয়া হয়, ফ্ৰেমৰ ওপৰত নলেজ দিয়া হয়, ভিডিঅ' এটাৰ ফ্ৰেম কেনেকুৱা হ'লে ধৰক আমাৰ মানে সেনেকৈ চাই ভাল লাগে, সেইখিনি বস্তু আৰু হয়।
1: এনে আপোনাৰ একাডেমিত যিসকলে মানে যুৱক যুৱতীয়ে প্ৰশিক্ষণ লৈছে তেওঁলোকে আত্মনিৰ্ভৰশীল হোৱাত মানে ছেল্ফ ডিপেণ্ডেণ্ট হোৱাত মানে সহায় কৰিছে
0: একদম। আৰু মোৰ বহুত বেছি ভাল লাগে এইটো কথাই যে মই মোৰ লগতে মই শিকাৰ পিছত যাতে মই মোৰ বিদ্যাটো আৰু মানে এশগৰাকী দুশগৰাকীক দিব পাৰিছোঁ। আৰু মাজতে মই এনেকৈ এজনী মোৰ ষ্টুডেণ্টে হয়, তাই ঘৰত যাওঁতে তেখেতৰ দেউতাক নাই, মাকে বহুত বেছি কষ্ট কৰে কাম কৰে, তেওঁলোকৰ ঘৰত বহুত অসুবিধা হৈ আছিলে নিজৰ ঘৰটোৱে তলটো পকা কৰিবলৈ বা বেৰা দিবলৈ। মই যাওঁতে মানে মোৰ মূৰত ধৰি পেলাই আশীৰ্বাদ কৰিছে মাকে যে তোমাৰ কাৰণে আজি মোৰ ছোৱালী ইমানখিনি কৰিব পাৰিছে যে মই আজি কাম কৰিবলগীয়া হোৱা নাই, মই কামটো এৰি দিলোঁ আৰু নিজৰ ঘৰৰ যিখিনি লাগে লাগতিয়াল বস্তু সেইখিনি ল'ব পাৰিছোঁ। সেইটো বস্তু
1: তাৰমানে আপোনাৰ পৰা প্ৰশিক্ষণ লৈ তেওঁ নিজাববীয়াকৈ এতিয়া কাম কৰি আছে নহয় জানো। কিমান দিন লাগে প্ৰশিক্ষণৰ মানে কিমান?
0: আমাৰ আপোনাৰ কোর্স আছে, যিসকল একেবাৰে নতুন হয় তেওঁলোকৰ আমাৰ 3 মান্থৰ কোর্স আছে, বেসিক টু এডভান্স কোর্স। আৰু যিসকলে ধৰক আজি 4 বছৰ, 2 বছৰ, 3 বছৰ আগতে শিকা হয়, এতিয়া আপোনাৰ যেনেকে ময়ে বাহিৰত গৈ গৈ আন্তৰ্জাতিক পৰ্যায়ৰ কোর্সবোৰ কৰি থাকোঁ, ইণ্টাৰনেশ্যনেল কোর্সবোৰ, নতুন নতুন টেকনিক আমাৰ বহুত বেছি প্ৰয়োজন হয়, কাৰণ আজিকালি চব ট্ৰেণ্ডত থকা বস্তুৱে বিচাৰে ৰাইজে। গতিকে মই ভাবোঁ মানে তেওঁলোকৰ কাৰণে আমাৰ 7 ডেইজ, 1 মান্থ, 10 ডেইজ এনেকুৱা সৰু ক্লাছ এটা থাকে, কাৰণ তেওঁলোকে অলৰেডি শিকাই হয় আগতীয়াকে, তেওঁলোকৰ এডভান্স ক্লাছখিনি আমি দি দিওঁ সেইখিনি হয়।
1: এনে বৰ্তমান সময়ত যিটো আমাৰ মেকআপ শিল্পই যিটো কথা পাতি আছোঁ আমি মানে কেনেকুৱা কৰ্মসংস্থাপনৰ কেনেকুৱা সম্ভাৱনা, মানে অকল এনেকুৱা হয়নে আৰু বেলেগ ক্ষেত্ৰতো যাব পাৰে নেকি?
0: একদম একদম, বিশেষকৈ মহিলাসকলৰ কাৰণে বহুত বেছি ভাল, কাৰণ মই মোৰ ঘৰখনো ধুনীয়াকৈ চলাই আছোঁ, মানে পাৰ্ট টাইম হয় এইটো,
1: হয়
0: গতিকে মানে আমি আমাৰ বাচ্চাকো সময় দিব পাৰোঁ আৰু লগতে মানে কি ক'ম, ইমান এটা ভাল এমাউণ্ট পোৱা যায় এদিন কাম কৰি। আপুনি ধৰি লওক 1 মান্থৰ প্ৰাইভেট জবৰ চেলাৰি পাব আপুনি তেওঁলোকক মোৰ এটাই অনুৰোধ, তেওঁলোকে যতেই নিশিকক কিয় বহুত একাডেমী আছে, ভাল ভাল একাডেমী আমাৰ অসমতে, তেওঁলোকে অলপ সময় দিব লাগিব খালি। যিকোনো কৰ্ম আমি এটা কৰ্মত অলপ টাইম দিব লাগে, তো সেইখিনি বস্তু তেওঁলোকে ভালকে শিকক আৰু লগতে তেওঁলোকে কাম কৰিব পাৰিব, মোৰ আশা আছে।
1: আৰু আজিকালি নিশ্চয় মানে মেকআপৰ যিটো ট্ৰেণ্ডটো আপুনি কৈছিল মানে চেঞ্জ হৈছে নহয়, আগৰটো আগৰ দিনৰ মেকআপ ষ্টাইল আজিকালি বেলেগ হৈছে নহয় জানো, আৰু সেইমতে আপোনালোকে নিজকে আপডেট কৰিব লাগিব।
0: মই নিজেও আপোনাৰ মাহত মানে 2 মাহৰ 3 মাহৰ পিছে পিছে মই নিজেও আপডেট ক্লাছবোৰ লওঁ, কাৰণ আমাৰ 12 মাহে ক্লাছ থাকে, ষ্টুডেণ্ট তেতিয়াহে আমাৰ ওচৰত আহিব যেতিয়া আমি নতুন কিবা এটা দেখাম। এতিয়া যেনেকৈ আমাৰ ট্ৰেণ্ডত আছে কোৰিয়ান স্কিন, নিউড মেকআপ, আজিকালি ব্ৰাইডবোৰে একেবাৰে স্কিন টোন বিচাৰে, নিউড মেকআপ বিচাৰে, আৰু মানে সকলোতকৈ টান নিউড মেকআপটো, নিজৰ টোন মিলোৱাটো। মেকআপ সকলোৱে কৰে কিন্তু পটককৈ কিবা এটা লগাই দিলে ফেয়াৰ হৈ যায়, কিন্তু নিউড মেকআপ মিনছ আপোনাৰ স্কিনৰ লগত মিলাকেহে হ'লেহে ভাল লাগে। আৰু প্ৰত্যেক ব্ৰাইডৰ আজিকালি কল এটাই আহে যে মোক নিউড মেকআপ লাগে, মানে তেওঁলোকে আজিকালি নিজৰ বৰণটোতে মানে ভাল পায় আৰু নিজৰ লুকটোত।
1: এতিয়া পাব্লিচিটিৰ কাৰণে আপোনালোকৰ নিজাববীয়াকৈ যিটো আজিকালি ছ'চিয়েল মিডিয়াৰ যুগৰ লগত আমি কথা পাতিছোঁ, আপোনালোকৰ নিজা পেজ আছে নেকি?
0: হয়, আমাৰ নিজৰ পেজ আছে, মোৰ পেজটোৰ নাম হ'ল মাফিজা মেকআপ একাডেমি, আৰু পেজৰ প্ৰায় বহুতখিনি ষ্টুডেণ্ট আহে কিন্তু দেই, এনেকুৱা ভিডিঅ'বোৰ আমাৰ এৰা হয়, ছ'চিয়েল মিডিয়াৰ যোগেদি মানে বহুতখিনি মই মানে মোৰ হেল্প হৈছে আৰু
1: সহায় কৰিছে আপোনাক নহয় জানো
0: বহুত বহুত।
1: আৰু কি কেনেধৰণৰ পৰিকল্পনা আছে এই একাডেমিখনক লৈ আপোনাৰ?
0: পৰিকল্পনা মই ভাবোঁ যিহেতু আমাৰ তেজপুৰৰ নিচিনা ঠাইত আমাৰ বহুত ষ্টুডেণ্টছ আছে, বহুতে কাম কৰি আছে, এতিয়া ধৰক কিছুমান ক্লায়েণ্টে আমাক যদিও মাতিব নোৱাৰে, আমাৰ ষ্টুডেণ্টক অকণমান কম বাজেটত লাগে, সকলোৱে কিন্তু কাম কৰি আছে আজিকালি। মেকআপ মানে বিয়া এখন আপোনাৰ ফটোগ্ৰাফাৰ আৰু মেকআপ লাগেই, মানে
1: লাগে
0: হয়, গতিকে এই দুটা বস্তু যিহেতু লাগে, মই ভাবি আছোঁ নতুনকৈ আমি যিহেতু আমাৰ ওচৰত ইমান বাজেট নাথাকে যে আমি ইণ্টাৰনেশ্যনেল ক্লাছ এটা বাহিৰত গৈ পেলাই আমি জইন কৰিম, কাৰণ অহা যোৱা বহুতখিনি এফৰ্ড কৰিব নোৱাৰে বহুতে, তো আমি নিজৰ ঠাইত

0: তেওঁলোকক সেইখিনি সুবিধা দিম বুলি ভাবি আছোঁ। বাহিৰৰ পৰা আন্তৰ্জাতিক পৰ্যায়ৰ আৰ্টিষ্ট মাতি পেলাই তেওঁলোকক এটা ধুনীয়া ক্লাছ কৰাম বুলি আমি ভাবি আছোঁ বহুত সোনকালে।
1: তাৰমানে মেকআপ কৰিয়েই এজন যুৱক বা যুৱতী আত্মনিৰ্ভৰশীল হ'ব পাৰে, মানে আপোনাৰ কথাৰ পৰা হয়তো আমি এটা এনেকুৱা এটা অনুমান কৰিব পাৰিছোঁ।
0: নিশ্চয়
1: চাকৰিমুখী নহয় এইটোকে আৰু যদি খুব মানে নিষ্ঠা সহকাৰে কৰে নহয় জানো,
0: আৰু বহুতে জানে এইটো কথা। সেইকাৰণে আজিকালি এনেকুৱা হৈছে মোৰ ওচৰত মেট্ৰিক দি পেলাই যিটো আপোনাৰ 2 মান্থছ বা 3 মান্থছ থাকে বা এইচ এছ দিয়াবোৰেও 2 মান্থছ 3 মান্থছ থাকে, তেওঁলোকে সেই গেপটোতে আহি শিকি আছে। বৰ্তমান এতিয়াও আছে মোৰ মেট্ৰিক দিয়া আৰু হায়াৰ ছেকেণ্ডেৰী দিয়া ষ্টুডেণ্টছ, মানে বহুতে গম পাইছে আজিকালি মানে মেকআপৰ পৰা মানে আমি খুব ধুনীয়াকে চলি যাব পাৰোঁ। আৰু
1: এজন কমপ্লিট মানে মেকআপ আৰ্টিষ্ট হ'বলৈ কিমান দিনৰ ট্ৰেইনিংটো লাগে?
0: কমপ্লিট আমাৰ বেসিক টু এডভান্স ক্লাছ 3 মান্থৰ থাকে।
1: 3 মান্থৰ ভিতৰত তাৰমানে তেওঁ সম্পূৰ্ণ গোটেইখিনি শিকিব পাৰে
0: আৰু আমাৰ ইয়াতে এতিয়া বৰ্তমান লক্ষীমপুৰ, ধেমাজি, গুৱাহাটী, মংগলদৈৰ পৰা ষ্টুডেণ্টছ আহিছে, ইয়াতে থাকে। আমি গাৰ্লছ পিজি চাই দিছোঁ আমাৰ একাডেমীৰ কাষতে, তেওঁলোকে থাকি পেলাই ধুনীয়াকে শিকি আছে।
1: আৰু অনুপ্ৰেৰণা বুলি ক'বলৈ গ'লে আপুনি মানে ঘৰখনৰ সকলোৱে আপোনাক অনুপ্ৰেৰণা যোগাইছিল নহয় জানো?
0: সকলোৱে ছাপোৰ্ট কৰিছে, বিশেষকৈ মোৰ মা। প্ৰথমে মই কওঁ, দেউতাই ফাৰ্ষ্ট টাইম মানে যিহেতু মই গাঁৱৰ হয় মানে অহা যোৱাত, মই আজি 10 বছৰ আগত শিকিছিলোঁ, গতিকে মই যিহেতু ছোৱালী হয় গতিকে দেউতাৰ এটা, তেতিয়া মোৰ বিয়া হোৱা নাছিল, দেউতাৰ এটা ভয় আছিল, মান সন্মানৰ কথা আছিল, ছোৱালী অহা যোৱা কৰিব, কেতিয়াবা সন্ধিয়া হৈ যায়। এইটো ক্ষেত্ৰত মানে মোৰ দাদাও মোক বহুত ছাপোৰ্ট কৰিছে। কেতিয়াবা যেতিয়া আমি এটা কাম কৰি থাকোঁ শেষ নোহোৱালৈকে, আমিও আহিব নোৱাৰোঁ মেকআপটো শেষ নোহোৱালৈকে, তেতিয়া কিন্তু মোৰ দাদাই অনা নিয়া মোক কৰিছিল মানে।
1: আটাইতকৈ ডাঙৰ কথাটো হৈছে এতিয়া আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ।
0: একদম
1: এতিয়া এনেকুৱা নহয় যে আপোনাৰ মেকআপ একাডেমী তেজপুৰত আছে, আৰু বহুত আছে, নিজকে আপুনি কেনেধৰণেৰে মানে সকলোতকৈ ওপৰত থকাটো সকলোৱে বিচাৰে বা বেছি কাম পোৱাটো, গতিকে সেইটোত আপুনি কেনেধৰণে?
0: সেইটো মই এনেকে নহয় যে বেলেগৰ বেয়া কৈ পেলাই মই আগত যাওঁ, মই ষ্টুডেণ্টকো সেইটো শিকাওঁ যে তোমালোকৰ কামেদি তোমালোকে কাম মানে ভাল দেখুওৱা। আৰু এইটোৱে কওঁ যে মই আপডেট ক্লাছবোৰ লৈ থাকোঁ, যিটো মানে ধৰক আমাৰ এতিয়া মই ক'লোৱে ছ'চিয়েল মিডিয়া মেইন হয়, যিবোৰ মই ক্লাছ লৈ আহোঁ তাত মই ইণ্টাৰনেশ্যনেল যিবোৰ প্ৰডাক্টছ দেখাই, প্ৰডাক্টছবোৰ মই নিজে কিনো
1: নহয়
0: মই অফলাইন। এতিয়া ধৰক আমাৰ মাজতে হিন্দ জালিল বুলি তেখেত ডুবেৰ হয়, তেখেতৰ আপোনাৰ 1 day 2 day ক্লাছ বহুত বেছি এমাউণ্ট, 2 days 50,000 আছিল। সেইটো আমাৰ কলিকতাত আছিল হোটেল তাজত,
1: তাত আপুনি যাই গৈ পেলাই
0: মই যাওঁ হয়, আৰু মোক গেষ্ট হিচাপেও তেওঁলোকে তাতে মাতে। তো সেইখিনি বস্তু যেতিয়া আমি লৈ থাকো মানে আমাৰ ষ্টুডেণ্টছবোৰক, আমাৰ জীয়ৰী বা ছোৱালীবোৰক মানে ছোৱালীসকলক, তেওঁলোকক সদায় মানে যিটো চলি থকা এটা বস্তু মানে ট্ৰেণ্ডিং, সদায় আমি এতিয়া কাপোৰ এযোৰ ল'লেও আমি ইনষ্টাৰ ভিডিঅ' ওলাই দেখাওঁ যে আমাক ট্ৰেণ্ডিং এইটো ডিজাইন লাগে। গতিকে মানে আমি, মই মোৰ ষ্টুডেণ্টছকো কওঁ, এতিয়া যিটো মই মেকআপ শিকাই আছোঁ তেওঁলোকক, 5 বছৰৰ বা 2 বছৰৰ পিছত কিন্তু বেলেগ হৈ যাব মেকআপটো, বা টেকনিকটো অলপ বেলেগ হ'ব। কাৰণ মই যেতিয়া প্ৰথম মেকআপ শিকিছিলোঁ মোৰ গুৰু, আজিৰ টেকনিকটোত মোক শিকোৱা নাছিলে, গতিকে মোৰ গুৰুজনে মোক 100% শিকাইছে, কিন্তু তেতিয়াৰ এইবোৰ টেকনিক নাছিল। গতিকে আমি মানে মেকআপটো এবাৰ শিকি পেলাই বহিব নালাগে, আমি বছৰে বছৰে আপডেট হৈ থাকিব লাগে, আমাৰ স্কিলটো আপডেট কৰি থাকিব লাগে, তেতিয়া আমি মানে ট্ৰেণ্ডৰ লগত চলি থাকিব পাৰিম।
1: সেইটো মানুহ নতুনত্ব বিচাৰি থাকে,
0: নতুনত্ব
1: মানে কোনোবাই যে এই কইনাজনীৰ নিচিনা নহয়, আমাৰ জনী অকণ বেলেগ হ'ব লাগিব, তেনেকুৱা ধৰণৰ ডিমাণ্ড থাকে নিশ্চয়।
0: একদম থাকে। আৰু কেতিয়াবা এনেকুৱা হয় মানে কোনোবা মোৰ চিনাকি বা আশে পাশে থকা মানে এটা এটা ছিগনেচাৰ লুক থাকে সকলোৰে, মোৰ মেকআপ দেখিলে আপুনি গম পাব যে এইটো মাফিজাই কৰিছে, তেনেকুৱা মানে এটা এটা ছিগনেচাৰ লুক থাকিব লাগে, যাতে মেকআপটো চালে গম পায়, মানে তেখেতে গম নাপায় যে মই গৈছোঁ বুলি, বাট মেকআপটো যেতিয়া দেখে তেতিয়া গম পাব লাগিব, হয়তো লিপছত বা মানে আইব্ৰত বা আই মেকআপত কিবা এটাটো থাকিব লাগে নিজৰ, যে এইটো মোৰ হাততে আছে সেইটো বস্তু,
1: মানে আপোনাৰ একাডেমীত শিকা বুলি গম পায় আৰু তেওঁলোকে।
0: হয় হয়, সেইটো
1: জৰিয়তে এইটো শিল্পত তাৰমানে যিটো আমি কথা পাতি আছো যে কেনেধৰণে আত্মনিৰ্ভৰশীল হ'ব পাৰে, গতিকে আৰু সেইটোৰ বাবে অৰ্থৰ কথাটো আছেই, মানে টকা পইচাৰ কথাটোৱেই মেইন, যে কিমান উপাৰ্জন কৰিব পাৰে মানে এজন মেকআপ আৰ্টিষ্টে। আপুনি এটা মানে ধাৰণা এটা দিব লাগে, আচলতে এটা আইডিয়া দিব লাগে যে কিমানমান হ'ব পাৰে।
0: এতিয়া মই কওঁ, ইয়াতে আপোনাৰ সকলোৰে প্ৰাইচবোৰ বেলেগ বেলেগ থাকে,
1: বেলেগ বেলেগ থাকে, হয়।
0: ইমানেই কওঁ মই যে এমাহত ভাল অফিচাৰ ৰেংকৰ চেলাৰি এটা পাব আপুনি,
1: খুবেই ভাল কথা আছিল। আৰু আজিকালি আচলতে এইটো খুব জনপ্ৰিয় হৈছে, মেকআপ মানে লাগে
0: লাগে লাগে, মানে কনফিডেন্স ফিল কৰে মানে মেকআপ লৈ ওলালে, তেনেকুৱা হৈছে আজিকালি।
1: এইখিনি আৰু এটা কথা মোৰ মনলৈ আহিছে, আপোনালোকে যিহেতু বেছিকৈ ব্ৰাইডেল মেকআপেই কৰি থাকে, কিন্তু মেকআপ আৰ্টিষ্ট বুলি ক'লে সাধাৰণতে আমাৰ চিনেমা, নাটক বা এনেকুৱাবিলাকৰ কথাও আহে, সেইবোৰত আপুনি জড়িত নহয় নেকি?
0: হয়, কিন্তু চিনেমা বা নাটকৰ বহুত কম হয়, কাৰণ আমি ব্ৰাইডেলে বেছিকৈ কৰা হয়। তেজপুৰত তেনেকুৱা ইমান বিশেষ চিনেমা শ্বুটিং বা নাটকৰ তেনেকুৱা একো নহয়, যেনেধৰণৰ আপোনাৰ

0: গুৱাহাটী বম্বে দিল্লীত হৈ থাকে। ইয়াতে আপোনাৰ কৰা হৈছে মোৰ ফ্ৰেণ্ড, তেওঁলোকৰ গানৰ ভিডিঅ'বোৰ ওলাই ষ্টাৰ্টিঙতো কৰিছোঁ, এতিয়াও কৰি আছোঁ। লগৰ দেৱৰাজ বৰা খুব ধুনীয়া গান গায় তেখেতে, তেখেতৰ বহুতকেইটা গানৰ মই কৰিছোঁ, সোণালী আৰু এনেকৈ বহুতকেইটা গান আছে, তেখেতৰ কাম ময়ে কৰিছোঁ। লগতে আপোনাৰ ভাওনাৰ মেকআপ বহুত থাকে ইয়াতে আমাৰ, হয় ভাওনাৰ মেকআপবোৰ কৰা হয়, ৰাধা কৃষ্ণ গোপী তেওঁলোকৰ
1: মেকআপ,
0: মানে আমাৰ ৰাসৰ সময়তো বহুত মেকআপ আহে,
1: ৰাধাটোৰ মানে কইনাৰ দৰে মেকআপ হৈ যায় আসলে,
0: হয় বহুত হেভি মেকআপ এটা লাগে, হয়।

0: তেওঁলোককো জড়িত হ'ব পাৰে নহয় জানো? এইটো কোনো ছোৱালী বুলি কথা নাই,
1: ইমান ধুনীয়া কাম কৰে, ল'ৰা দুজনমান আছে মোৰ তাত, বহুত ধুনীয়া কাম কৰে তেওঁলোকে।
2: হয় হয়,
1: ল'ৰাৰ কাম বেছিহে ধুনীয়া ছোৱালীতকে।
0: তাকে, সেইটো আমাৰ এই অনুষ্ঠানটো যিসকল মানে যুৱক যুৱতীয়ে শুনি আছে তেওঁলোকে নিশ্চয় যদি স্বাৱলম্বী হ'ব বিচাৰে আচলতে মেকআপ আৰ্টিষ্টৰ জৰিয়তে, গতিকে তেওঁলোকে এই ক্ষেত্ৰত আগবঢ়া উচিত। আৰু যিহেতু এইখিনি কথা আপুনি খুব ধুনীয়াকৈ বুজাই দিছে, গতিকে কেৱল চাকৰিমুখী নহৈ যে এনেধৰণেৰে মানে নিজকে স্বাৱলম্বী কৰিব পাৰি, সেই কথাটো আজিৰ এই আমাৰ আলোচনাটোৰ জৰিয়তে মানে প্ৰকাশ পাইছে। আৰু আপুনি এই কথাখিনি আহি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত খুব সুন্দৰভাৱে বুজাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ একাডেমীখনে আৰু অধিক উন্নতি কৰক তাৰো কামনা কৰিছোঁ।
1: ধন্যবাদ।
0: ইমান পৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত তেজপুৰৰ এগৰাকী উদ্যোগী মহিলা তথা মাফিজা মেকআপ একাডেমীৰ স্বত্বাধিকাৰী মাফিজা খাতুনৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
3: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ অংগৰাগ পাপন মহন্তৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত। প্ৰথম গীতটিৰ কথা আৰু সুৰ দ্বিগুৰ।

অংগৰাগ পাপৰ মহন্তৰ কণ্ঠত আন এটি অসমীয়া আধুনিক গীত শুনোৱা হওকচোন। গীতিৰ কথা আৰু সুৰ মনজিৎ দিগুৰ।

প্ৰিয় শ্ৰোতা, অংগৰাগ পাপন মহন্তৰ কণ্ঠত আন এটি আধুনিক গীত শুনোৱা হওকচোন। গীতিৰ কথা আৰু সুৰ মনজিৎ দিগুৰ।

সেই আছিল মঞ্জিত। প্ৰিয় শ্ৰোতা, অংগৰাগ পাপন মহন্তৰ কণ্ঠত আন এটি অসমীয়া আধুনিক গীত শুনোৱা হওকচোন।

0: the first berth for 2028 Olympics. That's all in the news at 9. Good night.
1: এয়া আকাশবাণী তেজপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এমৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ এলবাম সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ কেইটিমান অসমীয়া আধুনিক গীত।

সেয়া আছিল কুমাৰ চানু আৰু জিতুল সোণোৱাল। শ্ৰোতাসকলে ইমান পৰে জিতুল সোণোৱাল আৰু কুমাৰ চানুৰ কণ্ঠৰ এলবাম সংগীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ শ্ৰোতাই হোৱাটছআপ বাৰ্তাযোগে প্ৰেৰণ কৰা অনুধৰ গীত অনুষ্ঠান মূৰ্ছনা। আমালৈ হোৱাটছআপ বাৰ্তাযোগে প্ৰথম বাৰ্তাটি পঠাইছে শিৱ গোপ। তেওঁ পশ্চিম সিংভূমি চাইবাৰা ঝাৰখণ্ডৰ পৰা। তেওঁ ৰাগিনী বোল ছবিৰ, কিশোৰ কুমাৰ আৰু আশা ভোছলেৰ কণ্ঠৰ মে বাংগালী চোকৰা শীৰ্ষক গীতটি শুনিব বিচাৰিছে। গীতটিৰ গীতিকাৰ কমল জালালাবাদী, সংগীতকাৰ ওংকাৰ প্ৰসাদ নায়াৰ। তেওঁৰ লগতে তেওঁ গীতটি শুনিব বিচাৰিছে প্ৰেম গোপ, কপিল গোপ, শিৱাংশ গোপ, সংগীতা গোপ, লিপি গোপ আৰু দীপালী গোপে। শিৱগোপ ডাঙৰীয়া, আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ বিচাৰিছোঁ আৰু আপোনাৰ এই হোৱাটছআপ বাৰ্তাৰ বাবে আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আহকচোন আপোনাৰ প্ৰিয় গীতটি শুনো।

0: అంటే తుంపే చారం.
1: শ্রোতাই মূর্ছনা অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ মূর্ছনালৈ অনুরোধ কৰি গীত হোৱাটছআপ বাৰ্তা পঠিয়াইছে হিতেন্দ্ৰনাথ দাস, গাঁও কোদালি, পোষ্ট অফিচ নগেন্দ্ৰনগৰ, জিলা শ্ৰীভূমি। তেওঁ যিকোনো এটা গীত শুনাবলৈ অনুৰোধ জনাইছে। হিতেন্দ্ৰনাথ দাস ডাঙৰীয়া, আহক আপোনাক এটি গীত শুনাওঁ। লগতে আপুনি আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ হোৱাটছআপ বাৰ্তা পঠিওৱাৰ বাবে আপোনালৈ ধন্যবাদ জনাইছোঁ।

আকৌ যদি যাব লাগে শরাই ঘাটলৈ দুই পাৰৰ দেখা বন্ধু নেথাকিবাৰ ঐ নেথাকিবাৰ ঐ।

মূৰ চনা অনুষ্ঠানলৈ হোৱাটছআপ বাৰ্তা প্ৰেৰণ কৰিছে শ্ৰীযুত অজিত কুমাৰ শৰ্মা। তেওঁ লিখিছে, প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ কেন্দ্ৰ তেজপুৰ, মৰমৰ মূৰ্চনা মৰম ল'বা, আশা কৰোঁ তোমাৰ পৰিয়ালৰ লগতে শ্ৰোতাসকলেও নিশ্চয় কুশলে আছে। পূৰ্বৰ দৰে আজিও শকুন্তলা বোলছবিৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠস্বৰ নিগৰুৱা বিৰাজে কি সাজে প্ৰকৃতিৰ জীয়ৰী শীৰ্ষ গীতটি শুনিবৰ বাবে অনাতাঁৰ মৰম পৰিয়ালৰ ফালৰ পৰা অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিলোঁ। তেওঁ লগতে এই অনুৰোধৰ গীতটি শুনিব চন্দ্ৰকান্ত টাইট, বিনোদ গগৈ, বিমল বসুমতাৰী, অৱন্তী টাইট, টুটুমণি নাথ আৰু সন্ধ্যাৰাণী গগৈয়ে। তেওঁলোক অনাতাঁৰ মৰম পৰিয়ালৰ গোলাঘাট, মৰাণ আৰু লখিমপুৰৰ। শ্ৰীযুত অজিত কুমাৰ শৰ্মা ডাঙৰীয়া, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা, আপোনাৰ আমালৈ এইদৰে সদায় লিখি থাকিব। আহকচোন আপোনাৰ প্ৰিয় গীতটি শুনো।

শ্ৰোতাই মূৰ্চনা শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ মূৰ্চনালৈ হোৱাটছএপ বাৰ্তা পঠিয়াইছে জোনাই মেচাকি চাপৰিৰ পৰা, ৰামসিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰীয়ে। তেওঁ লিখিছে, পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব মূৰ্চনা। মই এজন মূৰ্চনাৰ নিয়মীয়া আগ্ৰহী শ্ৰোতা। মূৰ্চনা অনুষ্ঠান শুনি আছোঁ। মোক জুবিন গাৰ্গৰ যদি জীৱনৰ ৰং ৰংবোৰে শীৰ্ষ গীতটি বজাই দিব বুলি আশাৰে বাট চাই ৰ'লোঁ। এই গীতটি শুনিব বিচাৰিছে অনাতাঁৰ মৰম পৰিয়ালৰ সৈতে ৰমেশ পাত্ৰ, ভাইকণ মুণ্ডা, অমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট, অজিত কুমাৰ শৰ্মা, বিনোদ গগৈ, সোণাৰাম লালুং, সন্ধ্যাৰাণী গগৈ, সকলোৱে এই গীতটি উপহাৰ দিলোঁ। ধন্যবাদ বিমল বসুমতাৰী। বিমল বসুমতাৰী ডাঙৰীয়া, আপোনাক আমাৰ আকাশবাণীৰ এই মূৰ্চনা অনুষ্ঠানৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ।

এবার প্রিয় গীতটির ভাবে অনুরোধ করি, হোয়াটসঅ্যাপ বার্তা পঠিয়েছে সন্ধ্যারানী গগৈ ঢাডুমিয়া মৰাণৰ পৰা। তেওঁ লিখিছে, নমস্কাৰ মূৰ্ছনা, তুমি আমাৰ প্ৰিয় অনুষ্ঠান। তোমাৰ জৰিয়তে তেজপুৰ কেন্দ্ৰৰ সকলো কৰ্মকৰ্তাক জনালোঁ সেৱা। তুমি জুবিন গাৰ্গৰ টোপাল টোপাল গীতটি বজাই দিবাচোন। তোমাৰ জৰিয়তে গীতটি শুনাব বিচাৰিছোঁ চন্দ্ৰকান্ত টাইট মহোদয়, ভাইকন মুণ্ডা, বিমল বসুমতাৰী, খুৰা অজিত শৰ্মা আৰু অনাতাং মৰম পৰিয়াল শ্ৰোতাক, শেষত সন্ধ্যাৰাণী গগৈ ঢাডুমিয়া মৰাণ। সন্ধ্যাৰাণী গগৈ, আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ।

মূৰ্ছনা অনুষ্ঠানৰ শেষত প্ৰিয় গীতটিৰ বাবে অনুৰোধ জনাই হোৱাটছআপ বাৰ্তা প্ৰেৰণ কৰিছে ৰমেশ পাত্ৰ আৰু ৰুণু পাত্ৰ, বেটিয়নী বাগিচা, গোলাঘাট, অসম। তেওঁ লিখিছে, প্ৰতি মূৰ্ছনা আকাশবাণী তেজপুৰ কেন্দ্ৰ জয় জয়তে নমস্কাৰ গ্ৰহণ কৰিব। আকাশবাণীৰ মূৰ্ছনা অনুষ্ঠানটি আমি নিয়মীয়া শ্ৰোতা। অনুষ্ঠানটিৰ জৰিয়তে আমাক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গোৱালপৰীয়া লোকগীত বজাই শুনাবলৈ অনুৰোধ জনাইছোঁ। ৰমেশ পাত্ৰ আৰু ৰুণু পাত্ৰ ডাঙৰীয়ানী, আমি জুবিন গাৰ্গৰ সলনি প্ৰতিমা পাণ্ডেবৰুৱাৰ কণ্ঠত এটি গোৱালপৰীয়া লোকগীত শুনাবলৈ লৈছোঁ।

মূৰ্চনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমেই শুনো আহক জুবিন গাৰ্গৰ কণ্ঠত গুড বয় বেড বয় বোলছবিৰ এই গীতটি।

শ্ৰোতাই হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠত আন এটি গীত বোলছবি দিল তো দিৱানা হে।

শ্রোতাই, জুবিন গাৰ্গৰ কণ্ঠত হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ বিগ ব্ৰাদাৰ বোলছবিৰ এই গীতটি।

শ্ৰোতাই ইমানপুৰে জুবিন গাৰ্গৰ কণ্ঠত হিন্দী বোলছবিৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30, লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী আৰু বিগাংগ শৰ্মা, ট্ৰেন্সমিটাৰত অম্লানজ্যোতি দত্ত। কাইলৈ মঙলবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM-ৰ 102.4 MHz যোগে। আমাৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25, মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM-ৰ 102.4 MHz-ত।